নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি বুধবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ আজি 12 দিন, 1948 শকাব্দৰ 7 শাওন আৰু 2026 খ্ৰীষ্টাব্দৰ আজি জুলাই মাহৰ 29 তাৰিখ। এতিয়া সময় পুৱা 5:43:44 গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্টছত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। সমান্তৰালভাৱে আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, আজিৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত অৰ্চনা দেৱী, কণ্ট্ৰল ৰুমত আতিকুৰ ৰহমান, কৌস্তভ দাস, ফটিক চন্দ্ৰ বৰ্মন আৰু মায়ামণি শৰ্মা, ট্ৰেন্সমিটাৰত আছে বিপুল কলিতা আৰু বিজিৎ শৰ্মা, আৰু ষ্টুডিঅ'ত মাইক্ৰফোনৰ সন্মুখত মই দেৱাশীষ ৰাজকুমাৰ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। বন্দনা।

বন্দনা ভক্তিমূলক গীতৰ অনুষ্ঠানটিত ইমান পৰে শ্ৰোতাই ক্ৰমে শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত লাকী ডেকাৰ কণ্ঠত, সোণমণি বৰ্মন আৰু সংগ্ৰীবিন্দৰ কণ্ঠত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 6 বজাত হিন্দীত আৰু 6:05 মিনিটৰ পৰা ইংৰাজীত বাতৰি শুনিবলৈ পাব।

প্রথমে এয়া আকাশবাণী গুৱাহাটীর প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানৰ বিষয়ে। আজি পুৱা 6:15 সংঘমিত্ৰা ভৰালীৰ কণ্ঠৰ মহজন শুনিবলৈ পাব। 6:20 দীপক কুমাৰ ডক্তৰ কণ্ঠৰ লোকগীত। 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। আধুনিক গীত শুনিবলৈ পাব 7:15 আৰু নিশা 7:15 আৰু 8:40। 9:15 ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। দ্বিতীয় অধিৱেশনৰ দিনৰ 11:30 গীতিমালিকাৰ গীত। 12:10 সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, ফিল্মী নাগমে, তৰংগ, প্ৰাদেশিক সংগীত, প্ৰীত লেৰি। বিয়লি 3:00 পৰা আকাশবাণীৰ ৰেইনব'ৰ অনুষ্ঠানসমূহ দিল্লীৰ কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

সন্ধিয়া 5:10 যুবক যুবতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান অন্বেষা শইকীয়াৰ আধুনিক গীত লীনা বৈশ্যৰ কণ্ঠত খেয়াল যুৱবাণীত 7:20 কুইজ কুইজ পৰিচালক দিলীপ কুমাৰ শৰ্মা অংশগ্ৰহণকাৰী মিতুমণি চেতিয়া ৰিপুঞ্জয় কলিতা চুম্পী দাস অংকিতা ভট্টাচাৰ্য কল্পনা দাস আৰু কংকনা গোস্বামী অনুষ্ঠানটি আগ ধৰিব স্নেহা পাঠকে প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ নিশা 8:15 বিধানসভাত আজিৰ দিনটো নিশা 8:30 ভজন 9:15 স্পটলাইট 9:30 ঘোষক ঘোষিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু নিশা 10:00 সংসদৰ প্ৰশ্নোত্তৰ কাল

এতিয়া আহিছোঁ মহাবাহুৰ শাকাযোগে প্ৰচাৰ হ'বলগীয়া আজিৰ অনুষ্ঠানৰ বিষয়ে। বিয়লি 5:25 গয়া মহিলাৰ অনুষ্ঠানত দৰং জিলাৰ কাবেৰী চুবাত থলিতে বাণীবদ্ধ হোৱা অনুষ্ঠান শুনিবলৈ পাব। প্ৰযোজনা উৎপল বৰাৰ, সহযোগী অংকিতা ভৰত দাস। 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত এখনি আলেখ্য মিত্ৰলাভৰ দ্বিতীয় খণ্ড শুনিবলৈ পাব। প্ৰযোজনা চন্দ্ৰিমা শৰ্মাৰ। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত বানাক্ৰান্ত অঞ্চলৰ কৃষকৰ বাবে আধুনিক কৃষি প্ৰযুক্তি সম্পৰ্কে এতিয়াই আলোচনা শুনিবলৈ পাব। আলোচনাত ভাগ ল'ব ডক্টৰ গুণৰ্জা কুমাৰ উপমন্যু, শংকৰ নাথে, আত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। নিশা 9:30 সাহিত্যচৰা অনুষ্ঠানত পাপৰি বৰাৰ গল্প, কৌশল ডক্তৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 10:00 অভিলেখাগাৰৰ পৰা, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। নিশা 7:30 স্মৃতিৰ দিনলিপি অনুষ্ঠানত ডক্টৰ সূৰ্যদাসৰ হোৱা সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ডটি শুনিবলৈ পাব। সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ। অনুষ্ঠান পৰিচিতি ইমানেই।

শ্ৰোতাই সংঘামিত্ৰা ভৰালীৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এইবাৰ আগবঢ়াইছো দীপক কুমাৰ ডক্তৰ কণ্ঠৰ লোকগীত।

0: শ্ৰোতাসকলে দীপক কুমাৰ ডক্তৰ কণ্ঠত লোকগীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছোঁ পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত প্ৰথমে এয়া সৰস ছবিৰ পৰা এটি গীত লতা মংগেশকাৰ আৰু কিশোৰ কুমাৰৰ কণ্ঠত। গীতৰ কথা আনন্দ বাগচী।
1: Good night.
2: अच्छा, good night.

অনুষ্ঠানত এইবাৰ শুনাবলৈ লোৱা হৈছে তকদিৰ ছবিখনৰ পৰা এটি গীত। গীতত কণ্ঠদান কৰিছে লতা মংগেশকাৰে। গীতৰ গীতিকাৰ আনন্দ বাগচী।

শ্ৰোতাসকলে শুনি আছে পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানত এইবাৰ শুনক দিল আপনা অৰ প্ৰীত পেৰাই ছবিৰ পৰা লতা মংগেশকাৰৰ কণ্ঠৰ এটি গীত, গীতৰ কথা শৈলেন্দ্ৰ।

শ্রোতাই শুনি আছে মধুবন অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ বৰসাত ছবিৰ পৰা লতা মংগেশকাৰৰ কণ্ঠৰ এটি গীত, গীতৰ কথা হাছৰাত জয়পুৰী।

সেয়া আছিল মহম্মদ ৰফি আৰু লতা মংগেশকাৰৰ কণ্ঠৰ এটি গীত। গীতৰ কথা আছিল শাকিল বাদায়নী। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ শামসাদ বেগম আৰু লতা মংগেশকাৰৰ কণ্ঠৰ এটি গীত, গীতৰ গীতিকাৰ শাকিল বাদায়নী।

0: সেয়া আছিল মধুবন অনুষ্ঠানৰ শেষত শামসাদ বেগম আৰু লতা মংগেশকাৰৰ কণ্ঠৰেদি গীত। মধুবন পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ ক্ষন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, লোকসভাত আজি লোক পৰীক্ষা অসাধু উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 সন্দৰ্ভত পুনৰ আলোচনা অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি চৰকাৰৰ সচিবসকলৰ সৈতে দ্বিতীয়খন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। অসমৰ সাম্প্ৰতিক বানত 75 লোকৰ প্ৰাণহানি হৈছে। অসম চৰকাৰে ক্ষতিৰ জোৰা মৰাৰ বাবে এলানি সাহায্য ঘোষণা কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবেদনশীল অঞ্চলত কৰ্মৰত নাবিকসকলৰ সুৰক্ষা ব্যৱস্থাৰ পৰ্যালোচনা কৰে আৰু মণিপুৰ চৰকাৰৰ সহযোগত সশস্ত্ৰ বাহিনীয়ে আয়োজন কৰা 135 সংখ্যক দুৰাণ কাপ প্ৰতিযোগিতাৰ খুমান লম্পক ষ্টেডিয়ামত শুভাৰম্ভ কৰা হ'ব। লোকসভাত আজি লোক পৰীক্ষা অসাধু উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 সন্দৰ্ভত পুনৰ আলোচনা অনুষ্ঠিত হ'ব। কৰ্মচাৰী ৰাজহুৱা ওজৰাপত্তি আৰু পেঞ্চন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে কালি এই বিধেয়কখন বিবেচনা আৰু গৃহীতকৰণৰ বাবে সদনত উত্থাপন কৰে। এই বিধেয়কখনৰ জৰিয়তে লোক পৰীক্ষা অসাধু উপায় প্ৰতিৰোধ আইন 2024 সংশোধন ঘটাবলৈ বিচৰা হৈছে। এই আইনৰ অধীনত অভিযুক্তৰ বিৰুদ্ধে 10 বছৰ কাৰাবাস, 10 কোটি টকাৰ জৰিমনা, দোষী সাব্যস্ত অভিযুক্তৰ সম্পত্তি বাজেয়াপ্ত ধৰি বহু কঠোৰ ব্যৱস্থা সন্নিৱিষ্ট কৰা হৈছে। নতুন বিধেয়কখনত সন্নিৱিষ্ট ব্যৱস্থা অনুসৰি অভিযোগনামা দাখিলৰ পাছত 3 মাহৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব। তদুপৰি গোচৰসমূহ শীঘ্ৰে নিষ্পত্তিৰ বাবে প্ৰতিখন ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ প্ৰশাসনক দৈনিক বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ বিশেষ ফাষ্ট ট্ৰেক আদালত স্থাপনৰ বিষয়েও ইয়াত উল্লেখ কৰা হৈছে। ইয়াৰ লগতে থানাত গোচৰ পঞ্জীভুক্ত হোৱাৰ 2 মাহৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগিব বুলিও কোৱা হৈছে। বিধেয়কখন উত্থাপন কৰি ডঃ জিতেন্দ্ৰ সিঙে কয় যে এই বিধেয়কখনে দেশৰ যুৱ প্ৰজন্ম আৰু শিক্ষাৰ্থীৰ কল্যাণ সুৰক্ষাৰ বাবে চৰকাৰৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিপন্ন কৰিছে। তেওঁ লগতে কয় যে এই বিধেয়কে একে সময়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ সৈতে কোনো আপোচ নকৰাৰ সংকল্পৰ কথাও দোহাৰিছে। শ্ৰীসিঙে কংগ্ৰেছ আৰু UPA চৰকাৰৰ আমোলত সংঘটিত প্ৰশ্নকাকত ফাদিলৰ এলানি ঘটনাৰ কথা উল্লেখ কৰি কয় যে পূৰ্বৰ চৰকাৰৰ দিনত এই সন্দৰ্ভত কোনো সুসংগঠিত আইন নাছিল আৰু দ্ৰুত ন্যায় নিশ্চিত কৰিবলৈ মোদী চৰকাৰে লোক পৰীক্ষা অসাধু উপায় প্ৰতিৰোধ আইন 2024 প্ৰণয়ন কৰিছিল।
2: 2 মহিনে কে ভিতর সারি যাঞ্চ মুকম্মল কি জায়গী আর উসকে বাদ জো ভি ট্রায়াল কোর্ট হোগা ফাস্ট ট্র্যাক স্পেশাল কোর্ট উসমে ইয়ে 3 মহিনে যানি জিস দিন বারদাত রিপোর্ট হুই হ্যায় উস দিন সে লেকর কে আখরি নির্ণয় আনে তক 5 মহিনে সে জ্যাদা অবধি কাল নহি রাহা জায়েগা।
1: আলোচনাত ভাগ লৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে শিক্ষা খণ্ডৰ সৈতে জড়িত বিষয়ক লৈ চৰকাৰে কোনোদিন গভীৰভাৱে চিন্তা চৰ্চা কৰা নাই আৰু এই সন্দৰ্ভত প্ৰকৃত সংস্কাৰ সাধন কৰিবলৈ চৰকাৰৰ কোনো আগ্ৰহ নাই বুলি অভিযোগ তোলে। তেওঁ লগতে এই নতুন বিধেয়কখন পূৰ্বৰ বিধেয়কৰ সংশোধনী মাত্ৰ আৰু ইয়াত কোনো নতুনত্ব নাই বুলিও মন্তব্য কৰে।
3: ये सरकार शिक्षा विभाग को लेकर गंभीर नहीं है, सुधार नहीं लाना चाहिए। ये सिर्फ एक दिखावा का बिल है, क्योंकि ये बिल एक संशोधन बिल है।
1: লোকসভাত কালি এই আলোচনা অসম্পূৰ্ণ হয় আৰু সদন পৰিচালনাৰ দায়িত্ব থকা সন্ধ্যা ৰায়ে আজি দিনৰ 11 বজালৈ সদনৰ কাম কাজ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত তেওঁৰ বাসভৱনত কালি চৰকাৰৰ সচিবসকলৰ সৈতে দ্বিতীয়খন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত প্ৰধানমন্ত্ৰীয়ে বিত্ত আৰু অৰ্থনীতি, বাণিজ্য আৰু উদ্যোগ তথা প্ৰযুক্তি খণ্ডৰ সৈতে জড়িত মন্ত্ৰালয় আৰু বিভাগসমূহৰ ভৱিষ্যৎ কাৰ্যপন্থা পৰ্যালোচনা কৰে। বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ দিশত দেশৰ অগ্ৰগতি ত্বৰান্বিত কৰাৰ বাবে বৈঠকত আলোচনা কৰা হয়। প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰালয় আৰু বিভাগসমূহক দলীয় মানসিকতাৰে আৰু শক্তিশালী তথা উদ্দেশ্য প্ৰণোদিত মনোভাৱেৰে কাম কৰি যাবলৈ আহান জনায়। শ্ৰীমোদীয়ে চৰকাৰী বিভাগসমূহে যাতে সমন্বয় ৰক্ষা কৰি কাম কৰি সংহত ফলাফল লাভ কৰিব পাৰে তাৰ বাবে কোনোধৰণৰ প্ৰতিবন্ধকতাক প্ৰশ্ৰয় নিদিয়াকৈ কাম কৰি যাবলৈ আহান জনায়।

0: নাগৰিক কেন্দ্ৰিক শাসন ব্যৱস্থাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰশাসন ব্যৱস্থা জনসাধাৰণ কেন্দ্ৰিক কৰি তুলিব লাগে বুলি মন্তব্য কৰে। তেওঁ কয় যে প্ৰতিটো সিদ্ধান্ত আৰু নীতি সৰ্বসাধাৰণ লোকৰ হিতৰ বাবে আৰু তেওঁলোকৰ আকাংক্ষা পূৰণ হোৱাকৈ ৰূপায়ণ হোৱা উচিত। তেওঁ কয় যে ভাৰতে আন্তঃগাঁথনি খণ্ডত বৃহৎ বিনিয়োগ কৰিছে যদিও থলুৱা প্ৰযুক্তি বিকাশতো অগ্ৰাধিকাৰ দিব লাগিব। শ্ৰীমোদীয়ে প্ৰযুক্তি ক্ষেত্ৰত স্বাৱলম্বিতা অৰ্জন আৰু ইন্ধন, শক্তি, পৰিবহণ, বেংক সেৱাকে ধৰি জটিল খণ্ডসমূহত আত্মনিৰ্ভৰশীলতা অৰ্জনৰ বাবে সামৰ্থ্য বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। শেহতীয়া চৰকাৰী প্ৰতিবেদন অনুসৰি শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলা এতিয়াও বান প্ৰভাৱিত হৈ আছে। কালি শিৱসাগৰ জিলাত 7জন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত বানত প্ৰাণহানি হোৱা লোকৰ সংখ্যা 75লৈ বৃদ্ধি পাইছে। সম্প্ৰতি 622খন গাঁৱৰ 3,32,639 লোক আৰু 45,000 হেক্টৰৰো অধিক কৃষিভূমি বানৰ কবলত আছে। প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আনহাতে প্ৰশাসনৰ সহযোগত বানপীড়িত ৰাইজে আটাইতকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাত স্বাভাৱিক জীৱন যাপনলৈ ঘূৰি আহিবলৈ আৰম্ভ কৰিছে। এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ সহযোগিতা জিলাখনৰ বিভিন্ন স্থানত বানপীড়িতৰ মাজত সাহায্য বিতৰণৰ কাম চলি আছে। চৰাইদেউ জিলাত বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ হৈছে যদিও বহু অঞ্চল এতিয়াও পানীত বুৰ গৈ আছে। কৃষিভূমিসমূহৰ পৰা পানী আৰু পলখ এতিয়াও ওলাই নোযোৱাৰ বাবে কৃষিকাৰ্য ব্যাহত হৈ আছে। অসম চৰকাৰে বানত হোৱা ক্ষয় ক্ষতিৰ জোৰা মৰাৰ লগতে পুনৰ সংস্থাপনত সহায়ক হোৱাকৈ এলানি ব্যৱস্থাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বানত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ 4,00,000 টকাৰ এককালীন সাহায্য আগবঢ়োৱা হ'ব বুলি কালি ঘোষণা কৰে। মৰণোত্তৰ পৰীক্ষা অবিহনে এই ধনৰাশি আগবঢ়োৱা হ'ব বুলি তেওঁ কয়। তদুপৰি অসম চৰকাৰে বানত এমাহতকৈও অধিক দিন সন্ধানহীন হৈ থকা পৰিয়াললৈ 4,00,000 টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। বানত প্ৰাণহানি হোৱা লোকৰ পৰিয়ালে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অতিৰিক্ত 5,00,000 টকাকৈ লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। তদুপৰি 1,00,000ৰো অধিক ভয়াৱহভাৱে ক্ষতিগ্ৰস্ত পৰিয়ালক অত্যাৱশ্যকীয় প্ৰয়োজন পূৰণ কৰিব পৰাকৈ 15,000 টকাকৈ দিয়া হ'ব। অৰুণোদয় আঁচনিৰ অধীনত চৰাইদেউ, যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ জিলা হিতাধিকাৰীয়ে 1 আগষ্ট 2,500 টকাকৈ লাভ কৰিব বুলিও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিয়ে। ইয়াৰ লগতে বান ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীৰ কিতাপ ক্ৰয়ৰ বাবে 1,000 টকাকৈ, স্নাতক পৰ্যায়ৰ বাবে 3,000 টকাকৈ আৰু স্নাতকোত্তৰ পৰ্যায়ৰ বাবে 5,000 টকাকৈ প্ৰদান কৰা হ'ব। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি আৰু ইউনিফৰ্ম ক্ৰয়ত সহায় কৰা হ'ব। একেদৰে বানত হানি হোৱা পশুধন, শস্য আৰু মীন পালকসকলৰ ক্ষয় ক্ষতিৰ অহা 3 আগষ্টৰ পৰা বুজ লৈ পৰৱৰ্তী সময়ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লগতে উল্লেখ কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবেদনশীল অঞ্চলত কৰ্মৰত ভাৰতীয় নাৱিকসকলৰ সুৰক্ষা আৰু কল্যাণমূলক ব্যৱস্থাৰ পৰ্যালোচনা কৰে। কালি মন্ত্ৰীগৰাকীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়, জাহাজ পৰিবহণ সঞ্চালকালয়ৰ উচ্চপদস্থ বিষয়া আৰু ওমান, ছৌদি আৰৱ, ইৰাণ, ৰাছিয়া, ইউক্ৰেইনৰ ভাৰতীয় অভিযানৰ মুৰববীসকলৰ সৈতে এখন বিস্তৃত পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকৰ সময়ত শ্ৰীসোণোৱালক প্ৰচলিত নিৰাপত্তা পৰিস্থিতি, সামুদ্ৰিক উন্নয়ন আৰু জৰুৰীকালীন অৱস্থাত ভাৰতীয় নাৱিকসকলক সহায় কৰিবলৈ বিদেশত ভাৰতীয় অভিযানসমূহৰ প্ৰস্তুতিৰ বিষয়ে অৱগত কৰা হয়। ভাৰতীয় নাৱিকৰ সুৰক্ষা চৰকাৰৰ অগ্ৰাধিকাৰ হৈয়ে আছে বুলি উল্লেখ কৰি তেওঁ সংশ্লিষ্ট সকলো সংস্থাক অহৰহ সমন্বয় বৰ্তাই ৰাখিবলৈ নিৰ্দেশ দিয়ে। নাৱিক আৰু তেওঁলোকৰ পৰিয়ালৰ মানসিক স্বাস্থ্যৰ বাবে বিভিন্ন পৰামৰ্শমূলক সেৱাৰো ব্যৱস্থা কৰা হৈছে বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। ভাৰতীয় সামুদ্ৰিক সম্প্ৰদায়ৰ বাবে এটা সক্ৰিয় আৰু ফলপ্ৰসু সঁহাৰি ব্যৱস্থা নিশ্চিত কৰিবলৈ তেওঁ বিদেশত থকা ভাৰতীয় অভিযান, জাহাজ কোম্পানী, সামুদ্ৰিক কৰ্তৃপক্ষ আৰু অন্যান্য অংশীদাৰসকলৰ সৈতে ঘনিষ্ঠ সমন্বয় ৰক্ষা কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়ে। উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি আৰু নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাইল সম্পৰ্কীয় প্ৰতিবাদৰ সৈতে জড়িত সকলো দিশৰ মূল্যায়নৰ অন্তত পশ্চিমবংগ চৰকাৰে প্ৰতিবাদত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু অপৰাধজনিত অভিলেখ থকাসকলৰ বিৰুদ্ধে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ৰাজ্য চৰকাৰে সদৰি কৰে। মণিপুৰ চৰকাৰৰ সহযোগত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে আয়োজন কৰা 135 সংখ্যক দুৰাণ কাপ প্ৰতিযোগিতাৰ আজি খুমান লম্পক মূল ষ্টেডিয়ামত শুভাৰম্ভ কৰা হ'ব। উদ্বোধনী অনুষ্ঠানত মণিপুৰৰ চহকী ক্ৰীড়া ঐতিহ্য, ভাৰতীয় সশস্ত্ৰ বাহিনীৰ যুদ্ধ পৰম্পৰাৰ প্ৰদৰ্শন কৰা হ'ব। অনুষ্ঠানত মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা, মুখ্যমন্ত্ৰী জুমনাম খিমছান সিং, সেনাধ্যক্ষ জেনেৰেল ধীৰাজ ছেঠ, মণিপুৰৰ উপ মুখ্যমন্ত্ৰী ডঃ লোছে দিখো, মণিপুৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী তথা উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকিব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। লোকসভাত আজি লোক পৰীক্ষা অসাধু উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 সন্দৰ্ভত পুনৰ আলোচনা অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কালি চৰকাৰৰ সচিবসকলৰ সৈতে দ্বিতীয়খন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। অসমৰ সাম্প্ৰতিক বানত 75 লোকৰ প্ৰাণহানি হৈছে। অসম চৰকাৰে ক্ষতিৰ জোৰা মৰাৰ বাবে এলানি সাহায্য ঘোষণা কৰিছে আৰু মণিপুৰ চৰকাৰৰ সহযোগত সশস্ত্ৰ বাহিনীয়ে আয়োজন কৰা 135 সংখ্যক দুৰান কাপ প্ৰতিযোগিতা খুমান লম্পক ষ্টেডিয়ামত শুভাৰম্ভ কৰা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।
1: অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টছ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। এতিয়া শুনক আধুনিক গীত। আধুনিক গীত অনুষ্ঠানত প্ৰথমে শুনক গীতা হাতীকাকতিৰ কথাৰে পাপৰি শৰ্মাৰ কণ্ঠৰ এটি গীত।

এইবাৰ শুনাবলৈ লৈছো দিগন্ত ভাৰতী আৰু কাশ্মীৰী শইকীয়া বৰুৱাৰ কণ্ঠত দিগন্ত ভাৰতীৰ কথাৰে এটি গীত।

এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ আধুনিক গীত অনুষ্ঠানত শ্ৰোতাক শুনাবলৈ লৈছোঁ ডক্টৰ মামণি বৰঠাকুৰৰ কথাৰে ডক্টৰ সংগীতা কাকতিৰ কণ্ঠৰ এটি গীত।

সেয়া আছিল জুবিন গাৰ্গৰ কণ্ঠৰীতি গীত। গীতৰ কথা আছিল কেশৱ মহন্তৰ। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ দিগন্ত ভাৰতীৰ কথা আৰু সুৰেৰে দীপালী বৰঠাকুৰৰ কণ্ঠৰীতি গীত।

শ্রোতাই শুনি আছে আধুনিক গীতৰ অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। আধুনিক গীতৰ অনুষ্ঠানত এইবাৰৰ কণ্ঠশিল্পী ৰঞ্জিত কটকী, গীতৰ গীতিকাৰ কীৰ্তিকমল ভূঞা।

ৰঞ্জিত কটকীৰ কণ্ঠৰ গীতটি শুনিলে। আধুনিক অনুষ্ঠানৰ শেষত এইবাৰ শুনাবলৈ লৈছো নীলমণি ফুকনৰ কথাৰে ভাস্কৰ জ্যোতি আচাৰ্যৰ সুৰ আৰু কণ্ঠৰ এটি গীত ইমান নিজান এলবামৰ পৰা।

0: আধুনিক গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম এভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। এতিয়া শুনক নিয়োগ বাতৰি। আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেচন লিমিটেডত খালী হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35টা। ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰমেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTEC বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 1,12,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31টা। ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰমেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। ৰেলৱে ৰিকুৱাৰমেণ্ট বৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323টা। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰমেশ্যন টেকনলজি বা ইনষ্ট্ৰুমেণ্টেশ্যন বিষয়লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE বা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238টা। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITI চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। নিয়োগ বাতৰি ইমানেই।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটী।

0: ক্ষন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড় পুৱাৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও সাতখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। শেহতীয়া চৰকাৰী প্ৰতিবেদন অনুসৰি শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলা এতিয়াও বান প্ৰভাৱিত হৈ আছে। কালি শিৱসাগৰ জিলাত 7 জন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত বানত প্ৰাণহানি হোৱা লোকৰ সংখ্যা 75লৈ বৃদ্ধি পাইছে। সম্প্ৰতি 622খন গাঁৱৰ 3,32,639 জন লোক আৰু 45,000 হেক্টৰৰো অধিক কৃষিভূমি বানৰ কবলত আছে। প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আনহাতে প্ৰশাসনৰ সহযোগত বানপীড়িত ৰাইজে আটাইতকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাত স্বাভাৱিক জীৱন যাপনলৈ ঘূৰি আহিবলৈ আৰম্ভ কৰিছে। এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ সহযোগিতাত জিলাখনৰ বিভিন্ন স্থানত বানপীড়িতৰ মাজত সাহায্য বিতৰণৰ কাম চলি আছে। চৰাইদেউ জিলাত বান পৰিস্থিতি পূৰ্বতকৈও সুস্থিৰ হৈছে যদিও বহু অঞ্চল এতিয়াও পানীত বুৰ গৈ আছে। কৃষিভূমিসমূহৰ পৰা পানী আৰু পলস এতিয়াও ওলাই নোযোৱাৰ বাবে কৃষি কাৰ্য ব্যাহত হৈ আছে। ৰাজ্য চৰকাৰে বানত হোৱা ক্ষয় ক্ষতিৰ জোৰা মৰাৰ লগতে পুনৰ সংস্থাপনত সহায়ক হোৱাকৈ এলানি ব্যৱস্থাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বানত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ 4,00,000 টকাৰ এককালীন সাহায্য আগবঢ়োৱা হ'ব বুলি কালি ফেচবুক লাইভযোগে ঘোষণা কৰে। মৰণোত্তৰ পৰীক্ষা অবিহনে এই ধনৰাশি আগবঢ়োৱা হ'ব বুলি তেওঁ কয়। তদুপৰি ৰাজ্য চৰকাৰে বানত এমাহতকৈও অধিক দিন সন্ধানহীন হৈ থকা পৰিয়াললৈও 4,00,000 টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। বানত প্ৰাণহানি হোৱা লোকৰ পৰিয়ালে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অতিৰিক্ত 5,00,000 টকাকৈ লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তদুপৰি 1,00,000ৰো অধিক ভয়াৱহভাৱে ক্ষতিগ্ৰস্ত পৰিয়ালক অত্যাৱশ্যকীয় প্ৰয়োজন পূৰণ কৰিব পৰাকৈ 15,000 টকাকৈ দিয়া হ'ব।
2: বানত আক্ৰান্ত প্ৰতিটো পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য, অৰুণোদয় এই 4খন জিলালৈ এই মাহত 2,500 টকা, ল'ৰা ছোৱালী কিতাপ কাগজ ইউনিফৰ্ম আৰু বুক গ্ৰাণ্ট আমি দিয়াৰ চেষ্টা কৰিম। মৃতকসকলৰ বাবে আমি আৰু 5,00,000 টকাকৈ বেছিকৈ দিয়াৰ সিদ্ধান্ত আমি ঘোষণা কৰিছো। যিসকল মিচিং নমছত নাপায় তেওঁলোককো আমি সাহায্য দিয়াৰ কথা আজি ঘোষণা কৰিছো। আমি বহুত জাগাত নতুনকৈ হেণ্ড টিউবেল দিয়াৰ বাবেও কিছু পুঁজিৰ আমি অনুমোদন কৰি দিছো।
1: অৰুণোদয় আঁচনিৰ অধীনত চৰাইদেউ, যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ জিলা হিতাধিকাৰীয়ে 1 আগষ্টত 2,500 টকাকৈ লাভ কৰিব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জানিবলৈ দিয়ে। ইয়াৰ লগতে বান ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীৰ কিতাপ ক্ৰয়ৰ বাবে 1,000 টকাকৈ, স্নাতক পৰ্যায়ৰ বাবে 3,000 টকাকৈ আৰু স্নাতকোত্তৰ পৰ্যায়ৰ বাবে 5,000 টকাকৈ প্ৰদান কৰা হ'ব। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি আৰু ইউনিফৰ্ম ক্ৰয়ত সহায় কৰা হ'ব। আনহাতে বানত শৈক্ষিক প্ৰমাণ পত্ৰ, মাৰ্কশ্বীট আদি নষ্ট হোৱা ছাত্ৰ ছাত্ৰীসকলক পুনৰ এই প্ৰমাণ পত্ৰসমূহৰ প্ৰতিলিপি লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। বানত হানি হোৱা পশুধন, শস্য আৰু মীনপালকসকলৰ ক্ষয় ক্ষতিৰ অহা 3 আগষ্টৰ পৰা বুজ লৈ পৰৱৰ্তী সময়ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হ'ব বুলি তেওঁ কয়। অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ আজি সামৰণি পৰিব। উজনি অসমৰ 4খন জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুদিন পূৰ্বে এই অধিৱেশন সামৰা হ'ব। কালি এই বিষয়ে বিধানসভাত ঘোষণা কৰা হয়। উল্লেখযোগ্য যে যোৱা 6 জুলাইৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশন পূৰ্বে 31 জুলাইত অন্ত পৰাৰ দিন ধাৰ্য কৰা হৈছিল। কালি ত্ৰয়োদশ দিনাৰ অধিৱেশনৰ কাৰ্যসূচীত উজনি অসমৰ 3খন জিলাৰ শেহতীয়া বান পৰিস্থিতিৰ কথা আলোচনা হোৱাৰ লগতে মথাউৰিসমূহ সন্দৰ্ভতো আলোচনা অনুষ্ঠিত হয়। অধিৱেশনত শাসক বিৰোধী সকলো বিধায়কে বান সাহায্যৰ বাবে এমাহৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াব বুলি ঘোষণা কৰে। একেদৰে অসম বিধানসভা সচিবালয়ৰ বিষয়া কৰ্মচাৰীসকলে এদিনৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াব বুলি জানিবলৈ দিয়ে। সদনত কালি অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ বিধেয়ক 2026 উত্থাপন কৰা হয়। এই বিধেয়কখন গৃহীত হলে ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ গঠন হোৱাৰ পথ প্ৰশস্ত হ'ব বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৱে প্ৰকাশ কৰে। ইপিনে বৰঝাৰ বিমান বন্দৰৰ আশে পাশে উপগ্ৰহীয় মহানগৰ বা ছেটেলাইট চিটি নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি বিধানসভাত প্ৰকাশ কৰে। এই মহানগৰী নিৰ্মাণৰ ফলত বৃহৎ সংখ্যক নিয়োগ সৃষ্টি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। সদনত কালি 7খন বিধেয়ক উত্থাপন কৰা হয়। নলবাৰীত ডিব্ৰুগড় জিলাৰ টিংখং ভঙালী বৰলুইতত কালি সমনীয়াৰ সৈতে সাঁতুৰিবলৈ গৈ দশম শ্ৰেণীৰ এজন ছাত্ৰ সন্ধানহীন হৈ আছে। উদীপ্ত গগৈ নামৰ এই ছাত্ৰজনৰ সন্ধানত এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ কাৰ্য চলাই আছে যদিও বাতৰি লিখাৰ পৰলৈকে কোনো খবৰ লাভ কৰা নাই। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 9 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। আৰম্ভ কৰিবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনক জিতুল সোণোৱালৰ কণ্ঠত, জিতুল সোণোৱালৰ কথাৰে দাপোন এলবামৰ পৰা এটি সুমধুৰ অসমীয়া গীত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকলে শুনি আছে আধুনিক গীতৰ অনুষ্ঠান। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো দিগন্ত ভাৰতীৰ কথাৰে দিক্ষুৰ কণ্ঠৰ এটি গীত চানেকি এলবামৰ পৰা।

প্ৰিয় শ্ৰোতা, অনুষ্ঠানৰ শেষত শুনক শৰৎ বৰকাকতিৰ কথাৰে জোনাকী ৰাতি এলবামৰ পৰা অংগৰাগ মহন্ত পাপনৰ কণ্ঠৰ এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানটি ইমানতেই অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 9 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত সাম্প্ৰতিক বানত 75জন লোকৰ প্ৰাণহানি বানত হোৱা ক্ষয় ক্ষতিৰ জোৰা মৰাৰ লগতে পুনৰ সংস্থাপনত সহায় হোৱাকৈ ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য ঘোষণা অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি সামৰণি বাঘ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস পালন আৰু মণিপুৰত 135 সংখ্যক ডুৰাণ্ড কাপ প্ৰতিযোগিতাৰ খেল আৰম্ভ হৈছে।

0: নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও সাতখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। শেহতীয়া চৰকাৰী প্ৰতিবেদন অনুসৰি শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও বানত প্ৰভাৱিত হৈ আছে। কালি শিৱসাগৰ জিলাৰ সাতজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত বানত প্ৰাণহানি হোৱা লোকৰ সংখ্যা 75লৈ বৃদ্ধি পাইছে। সম্প্ৰতি 622খন গাঁৱৰ 3,32,639 লোক আৰু 45,000 হেক্টৰৰো অধিক কৃষিভূমি বানৰ কবলত আছে। প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। আনহাতে প্ৰশাসনৰ সহযোগত বানপীড়িত ৰাইজে আটাইতকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাত স্বাভাৱিক জীৱন যাপনলৈ ঘূৰি আহিবলৈ আৰম্ভ কৰিছে। এছ ডি আৰ এফ আৰু এন ডি আৰ এফৰ সহযোগিতাত জিলাখনৰ বিভিন্ন স্থানত বানপীড়িতৰ মাজত সাহায্য বিতৰণৰ কাম চলি আছে। চৰাইদেউ জিলাত বান পৰিস্থিতি পূৰ্বতকৈ সুস্থিৰ হৈছে যদিও বহু অঞ্চল এতিয়াও পানীত বুৰ গৈ আছে। কৃষিভূমিসমূহৰ পৰা পানী আৰু পলস এতিয়াও ওলাই নোযোৱাৰ বাবে কৃষিকাৰ্য ব্যাহত হৈ পৰিছে। ৰাজ্য চৰকাৰে বানত হোৱা ক্ষয় ক্ষতিৰ জোৰা মৰাৰ লগতে পুনৰ সংস্থাপনত সহায়ক হোৱাকৈ এলানি ব্যৱস্থাৰ কথা ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বানত মৃত্যু হোৱা লোকৰ পৰিয়াললৈ 4,00,000 টকাৰ এককালীন সাহায্য আগবঢ়োৱা হ'ব বুলি ফেচবুক লাইভযোগে ঘোষণা কৰে। মৰণোত্তৰ পৰীক্ষা অবিহনে এই ধনৰাশি আগবঢ়োৱা হ'ব বুলি তেওঁ কয়। তদুপৰি ৰাজ্য চৰকাৰে বানত এমাহতকৈ অধিক দিন সন্ধানহীন হৈ থকা পৰিয়াললৈও 4,00,000 টকাৰ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। বানত প্ৰাণহানি হোৱা লোকৰ পৰিয়ালে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা অতিৰিক্ত 5,00,000 টকাকৈ লাভ কৰিব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তদুপৰি 1,00,000ৰো অধিক ভয়াৱহভাৱে ক্ষতিগ্ৰস্ত পৰিয়ালক অত্যাৱশ্যকীয় প্ৰয়োজন পূৰণ কৰিব পৰাকৈ 15,000 টকাকৈ দিয়া হ'ব।
1: প্ৰতিটো পৰিয়াললৈ 15,000 টকাৰ এককালীন সাহায্য, অৰুণোদয় এই 4খন জিলালৈ এই মাহত 2,500 টকা, ল'ৰা ছোৱালী কিতাপ কাগজ ইউনিফৰ্ম আৰু বুক গ্ৰাণ্ট আমি দিয়াৰ চেষ্টা কৰিম। মৃতকসকলৰ বাবে আমি আৰু 5,00,000 টকাকৈ বেছিকৈ দিয়াৰ সিদ্ধান্ত আমি ঘোষণা কৰিছো। যিসকল মিচিং নমছত নাপায় তেওঁলোককো আমি সাহায্য দিয়াৰ কথা আজি ঘোষণা কৰিছো। আমি বহুত জায়গাত নতুনকৈ হেণ্ড টিউবেল দিয়াৰ বাবেও কিছু পুঁজিৰ আমি অনুমোদন কৰি দিছো।
0: অৰুণোদয় আঁচনিৰ অধীনত চৰাইদেউ, যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ জিলাৰ হিতাধিকাৰীয়ে 1 আগষ্টত 2,500 টকাকৈ লাভ কৰিব বুলিও মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জানিবলৈ দিয়ে। ইয়াৰ লগতে বান ক্ষতিগ্ৰস্ত অঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ্থে উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীৰ কিতাপ ক্ৰয়ৰ বাবে 1,000 টকাকৈ, স্নাতক পৰ্যায়ৰ বাবে 3,000 টকাকৈ আৰু স্নাতকোত্তৰ পৰ্যায়ৰ বাবে 5,000 টকাকৈ প্ৰদান কৰা হ'ব। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি আৰু ইউনিফৰ্ম ক্ৰয়ত সহায় কৰা হ'ব। আনহাতে বানত শৈক্ষিক প্ৰমাণ পত্ৰ, মাৰ্কশ্বীট আদি নষ্ট হোৱা ছাত্ৰ ছাত্ৰীসকলক পুনৰ এই প্ৰমাণ পত্ৰসমূহৰ প্ৰতিলিপি লাভ কৰাৰ ক্ষেত্ৰত আবেদন মাচুল ৰেহাই দি সহায় কৰা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
1: যাৰ যাৰ মাৰ্কশ্বীট নোহোৱা হ'ল, যাৰ যাৰ চাৰ্টিফিকেট নোহোৱা হ'ল, তেওঁলোকে ছেবা, হায়াৰ ছেকেণ্ডাৰী কাউন্সিল বা বিশ্ববিদ্যালয়সমূহত ডুপ্লিকেট মাৰ্কশ্বীটৰ বাবে নিশ্চিতভাৱে আবেদন কৰিব। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ যিসকলে ডুপ্লিকেট মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী চাৰ্টিফিকেট আবেদন কৰিব তেখেতসকলৰ বাবে কোনো মাচুল বিশ্ববিদ্যালয় বা কাউন্সিলে ল'ব নোৱাৰিব। ই সম্পূৰ্ণ বিনামূলীয়াকৈ উপলব্ধ কৰাব লাগিব।
0: বানত হানি হোৱা পশুধন, শস্য আৰু মীন পালকসকলৰ ক্ষয় ক্ষতিৰ অহা 3 আগষ্টৰ পৰা বুজ লৈ পৰৱৰ্তী সময়ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অসমৰ বিজেপি সাংসদসকলৰ সৈতে ৰাজ্যখনৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনাত মিলিত হয়। কেন্দ্ৰীয় চৰকাৰে বানৰ ক্ষয় ক্ষতিৰ জোৰা মৰাৰ বাবে সকলো প্ৰকাৰে সহযোগিতা আগবঢ়াব বুলি প্ৰধানমন্ত্ৰীয়ে আশ্বাস দিয়ে। অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ আজি সামৰণি পৰিব। উজনি অসমৰ 4খন জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুদিন পূৰ্বে এই অধিৱেশন সামৰা হ'ব। কালি এই বিষয়ে বিধানসভাত ঘোষণা কৰা হয়। আজি প্ৰশ্নোত্তৰ ঘণ্টাৰে সদনৰ কাম কাজ আৰম্ভ হ'ব। উল্লেখযোগ্য যে যোৱা 6 জুলাইৰ পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ বাজেট অধিৱেশন পূৰ্বে 31 জুলাইত অন্ত পৰাৰ দিন ধাৰ্য কৰা হৈছিল। কালি ত্ৰয়োদশ দিনাৰ অধিৱেশনৰ কাৰ্যসূচীত উজনি অসমৰ তিনিখন জিলাৰ শেহতীয়া বান পৰিস্থিতিৰ কথা আলোচনা হোৱাৰ লগতে মথাউৰিসমূহ সন্দৰ্ভতো আলোচনা অনুষ্ঠিত হয়। অধিৱেশনত শাসক বিৰোধী সকলো বিধায়কে বান সাহায্যৰ বাবে এমাহৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াব বুলি ঘোষণা কৰে। একেদৰে অসম বিধানসভা সচিবালয়ৰ বিষয়া কৰ্মচাৰীসকলে এদিনৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াব বুলি জানিবলৈ দিয়ে। সদনত কালি অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ বিধেয়ক 2026 উত্থাপন কৰা হয়। এই বিধেয়কখন গৃহীত হলে ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ গঠন হোৱাৰ পথ প্ৰশস্ত হ'ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰে। ইপিনে বৰজাৰ বিমানবন্দৰৰ আশে পাশে উপগ্ৰহীয় মহানগৰ বা ছেটেলাইট চিটি নিৰ্মাণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত প্ৰকাশ কৰে। এই মহানগৰী নিৰ্মাণৰ ফলত বৃহৎ সংখ্যক নিয়োগ সৃষ্টি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। সদনত কালি চাইবাৰ অপৰাধ ৰোধ কৰা সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয়। সদনৰ শূন্যকালীন ঘণ্টাত কংগ্ৰেছৰ বিধায়ক আছিফ মহম্মদ নাজাৰে উত্থাপন কৰা বিষয়টো সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে লাহৰীঘাট সমষ্টি ঝাৰখণ্ডৰ জামতাৰা সদৃশ অপৰাধী কাৰ্যকলাপৰ ৰম্যভূমি হিচাপে পৰিগণিত হৈছে। এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি অপৰাধ নিৰ্মূল কৰা হ'ব বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
2: ঝাৰখণ্ডৰ এখন জামতাৰা বুলি ঠাই আছে, সেই জামতাৰাখন অনাকাংক্ষিতভাৱে কুখ্যাত এটা জাগালৈকে ৰূপান্তৰ হৈছিলে। সেই অঞ্চলৰ গোটেই মানুহ অধ্যক্ষ ডাঙৰে চাইবাৰ ক্ৰাইমত লিপ্ত হ'ল। মই উপলব্ধি কৰোঁ লাহৰীঘাট হেজ বিকম জামতাৰা অৱ আছাম। গতিকে অধ্যক্ষ ডাঙৰীয়া কঠোৰ অত্যন্ত হ'ব লাগে, বিল আনিব লাগে, আমি বিল আনিবলৈ যত্ন কৰিম। অধ্যক্ষ ডাঙৰীয়া বিধানসভাৰ বিৰোধী সদস্যসকলে কৈছে অপৰাধীৰ লগত দয়া নাই, ক্ষমতা নাই, মমতা নাই। যদি পুলিচক মাৰপিট কৰিছে, যদি পুলিচৰ পৰা পলাবলৈ চেষ্টা কৰিছে, চাইবাৰ অপৰাধী, ধৰ্ষণকাৰী, গড় হত্যাকাৰী, বিভিন্ন অপৰাধী, ড্ৰাগ পেডলাৰ, সকলোকে পুলিচে যিকোনো একশ্যন ল'ব পাৰে বুলি আজি অধ্যক্ষ ডাঙৰীয়া এটা ইতিবাচক তেখেতলোকে প্ৰপজেল দিছে। মই তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছো।
0: ৰাজ্য চৰকাৰে অপৰাধ নিৰ্মূলৰ ক্ষেত্ৰত কোনো কাৰণতে আপোচ নকৰে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে সদনত কালি 7খন বিধেয়ক উত্থাপন কৰা হয়। আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস। বিশ্বত বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে প্ৰতিবছৰে 29 জুলাইৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। উল্লেখযোগ্য যে বাঘ সংৰক্ষণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰতৰ স্থান অন্যতম। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেও এই দিশত বিশেষ সফলতা লাভ কৰিছে আৰু 2007 চনত কাজিৰঙাই ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চল হিচাপে স্বীকৃতি লাভ কৰে। মানস ৰাষ্ট্ৰীয় উদ্যানতো আজি আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস পালন কৰা হৈছে। আজি ব্যাঘ্ৰ দিৱসৰ কাৰ্যসূচী অনুসৰি উদ্যানখনত সংৰক্ষণৰ দিশটো কেনেদৰে অধিক কাৰ্যক্ষম কৰি তুলিব পৰা হয় সেই সন্দৰ্ভত আলোচনা কৰা হ'ব। ৰাষ্ট্ৰীয় উদ্যানখনত বন বিভাগৰ সহযোগত তিনিটা স্বেচ্ছাসেৱী সংগঠনে এই দিৱসৰ আয়োজন কৰিছে। এই উপলক্ষে আজি পুৱা চাইকেল সমদল উলিওৱা হয়। ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো আজি আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস পালন কৰা হৈছে। এই উপলক্ষে সজাগতা সভাৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত কাম কৰি অহাৰ বাবে ৰাষ্ট্ৰীয় উদ্যানখনৰ দুগৰাকী বন কৰ্মীয়ে ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ পৰা আগবঢ়োৱা বঁটা গ্ৰহণ কৰিবলৈ নতুন দিল্লীলৈ গৈছে। আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসৰ লগত সংগতি ৰাখি বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ অধীনত বিশ্বনাথ গলিয়া খেলপথাৰত আজি সজাগতা সৃষ্টিৰ বাবে এখন প্ৰীতি ফুটবল খেলৰ আয়োজন কৰা হৈছে। বিয়লি 3:30 বজাত খেলখন অনুষ্ঠিত হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ প্ৰজন্ম শীৰ্ষক কাৰ্যসূচীৰ অধীনত ৰাজ্যখনত মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ কালি বিশ্ববিদ্যালয়ৰ উপাচাৰ্যসকলৰ সৈতে লোকভৱনত বৈঠকত মিলিত হয়। 2 আগষ্টত আৰম্ভ হ'বলগীয়া এই অভিযান 100 সপ্তাহ ধৰি চলিব। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ প্ৰজন্মৰ সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে এখন নিচামুক্ত, সুস্থ আৰু শক্তিশালী ভাৰত গঢ়ি তোলাৰ পোষকতা কৰিছে। এই অভিযানৰ গুৰুত্ব সন্দৰ্ভত আলোকপাত কৰি ৰাজ্যপাল শ্ৰী আচাৰ্যই কয় যে মাদক দ্ৰব্যৰ ব্যৱহাৰে এগৰাকী ব্যক্তিকে নহয় এটা পৰিয়াল, এটা সম্প্ৰদায় আৰু ৰাষ্ট্ৰৰ ভৱিষ্যতৰ ক্ষতি কৰে। শিক্ষানুষ্ঠানসমূহে সজাগতা সৃষ্টিৰে মাদক দ্ৰব্যৰ প্ৰচলন আৰু আসক্তি দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে বুলি ৰাজ্যপালগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ উপাচাৰ্যসকলক এই অভিযানত ছাত্ৰ ছাত্ৰীৰ ব্যাপক অংশগ্ৰহণ সুনিশ্চিত কৰাবলৈ আহান জনায়। তেওঁ লগতে কয় যে ৰাষ্ট্ৰ গঢ় দিয়াৰ ক্ষেত্ৰত যুৱ প্ৰজন্মৰ অংশগ্ৰহণ অতিশয় গুৰুত্বপূৰ্ণ। অসমৰ যুৱ প্ৰজন্মৰ ওপৰত আস্থা প্ৰকাশ কৰি তেওঁ নিচামুক্ত ভাৰতৰ ধাৰণা বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত ৰাজ্যখনৰ যুৱক যুৱতীসকলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে। গোৱালপাৰা জিলাৰ ৰামপুৰৰ বাদুংডুপ্পা কলাকেন্দ্ৰৰ বাকৰিত কালি বিয়লি শিশুনাট সমাৰোহ অনুষ্ঠিত হয়। প্ৰয়াত নাট্যকৰ্মী শুক্ৰাচাৰ্য ৰাভাই প্ৰাণ প্ৰতিষ্ঠা কৰা এই কলাকেন্দ্ৰৰ বাকৰিত প্ৰতি বছৰৰ দৰে গ্ৰীষ্মকালীন বন্ধ উপলক্ষে এইবেলিও এমহীয়া কৰ্মশালাৰ অন্তত তিনিখন শিশুনাট মঞ্চস্থ কৰা হয়। বাদুংডুপ্পা কলাকেন্দ্ৰৰ বাকৰিত সম্পূৰ্ণ প্ৰাকৃতিক পৰিৱেশৰ মাজত তিনিখন নাট উপস্থাপন কৰা হয়। থলুৱা লোকনাট্য সংস্কৃতিক ব্যতিক্ৰমী ধাৰাৰে জীয়াই ৰখাৰ উদ্দেশ্যে সাংস্কৃতিক কাম কাজেৰে বাদুংডুপ্পা

0: কেন্দ্ৰই প্ৰয়াত নাট্যকৰ্মী শুক্ৰাচাৰ্য ৰাভাৰ আদৰ্শ উজ্জীৱিত কৰি ৰখাৰ প্ৰচেষ্টা চলাই আহিছে। গুৱাহাটীৰ অগ্ৰণী সংস্থা নাৰী সাৰস্বত মঞ্চৰ উদ্যোগত অহা 9 আগষ্টত সপোন মাধুৰী দত্ত সোঁৱৰণী একক অভিনয় প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সদু অসমভিত্তিত হ'বলগীয়া এই প্ৰতিযোগিতাত 16 পৰা 24 বছৰ বয়সৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব। লতাখিলৰ বিষ্ণু নিৰ্মলা ভৱনত হ'বলগীয়া এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে পঞ্জীয়নৰ অন্তিম দিন অহা 5 আগষ্ট ধাৰ্য কৰা হৈছে। নগদ ধনেৰে প্ৰথম 3গৰাকী শ্ৰেষ্ঠ প্ৰতিযোগীক সন্মানিত কৰাৰ লগতে এগৰাকী প্ৰতিযোগীলৈ বিচাৰকৰ বিশেষ উদগনি পুৰস্কাৰো আগবঢ়োৱা হ'ব। প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰতিযোগীসকলে 6001876681 আৰু 99572157300 নম্বৰত যোগাযোগ কৰিব পাৰিব। মণিপুৰ চৰকাৰৰ সহযোগত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে আয়োজন কৰা 135 সংখ্যক দুৰাণ কাপ প্ৰতিযোগিতা কালি ৰাজ্যখনৰ খুমান লম্পক মূল ষ্টেডিয়ামত শুভাৰম্ভ কৰা হয়। উদ্বোধনী অনুষ্ঠানত মণিপুৰৰ চহকী ক্ৰীড়া ঐতিহ্য ভাৰতীয় সশস্ত্ৰ বাহিনীৰ যুদ্ধ পৰম্পৰাৰ প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে 25 জুলাইৰ পৰা 23 আগষ্টলৈকে কলকাতা, ৰাঁচী, গুৱাহাটী, শ্বিলং আৰু ইম্ফলত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাত শ্ৰীলংকাৰ সশস্ত্ৰ বাহিনীৰ এটা দলকে ধৰি 24টা দলে 43খন খেলত অংশ ল'ব। কালিৰ উদ্বোধনী অনুষ্ঠানত মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা, মুখ্যমন্ত্ৰী য়ুমনাম খেমচান্দ সিং, সেনাধ্যক্ষ জেনেৰেল ধীৰাজ ছেঠ, মণিপুৰৰ উপ মুখ্যমন্ত্ৰী ডঃ লোচি দিখৌ, মণিপুৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী গোবিন্দ দাস কণ্টৌজাম, উচ্চপদস্থ সামৰিক বিষয়াৰ লগতে জ্যেষ্ঠ অসামৰিক বিষয়া, প্ৰতিনিধি, অংশগ্ৰহণকাৰীসকল উপস্থিত থাকে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সঞ্জীৱনী পাঠকৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশ পোৱা দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ঘূৰাওঁ। ৰাজ্য চৰকাৰে বানত হোৱা ক্ষয় ক্ষতিৰ জোৰা মৰাৰ লগতে পুনৰ সংস্থাপনত সহায়ক হোৱাকৈ এলানি ব্যৱস্থাৰ কথা ঘোষণা কৰিছে। এই অনুসৰি বানত প্ৰাণহানি হোৱা লোকৰ পৰিয়াললৈ 9 লাখ টকাকৈ সাহায্য প্ৰদান কৰিব। এই বাতৰিটো আমাৰ অসম, দৈনিক জনমভূমি, দ্য চেণ্টিনেল কাকতকে ধৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত আন কেইখন বাতৰি কাকতসমূহে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিশেষ কৰ্মবাহিনী নিয়োগৰ নিৰ্দেশৰ পাছতো দিখৌৰ বুকুত অবৈধভাৱে শিল বালি খনন চলি থকাৰ বাবে নাজিৰা তথা কাষৰীয়া অঞ্চলসমূহত ভয়াৱহ বান আৰু খহনীয়াৰ সৃষ্টি হোৱা বাতৰিটো অসমীয়া প্ৰতিদিন আৰু দৈনিক অগ্ৰদূত কাকতে মুখ্য বাতৰিত স্থান দিছে। উজনি অসমৰ 4খন জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুদিন পূৰ্বে আজি অসম বিধানসভাৰ বাজেট অধিৱেশন সামৰা হ'ব। এই বাতৰিটো দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দেশত 10 আৰু 20 টকাৰ প্লাষ্টিকৰ নোট প্ৰচলন কৰাৰ বাবে ইতিমধ্যে ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ বাতৰিটো দৈনিক অসম কাকতে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নীট ইউজিৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে দিগজুৰি চলা প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীয়ে পঞ্জীয়ন কৰা গোচৰসমূহ ৰাজ্যৰ গৃহ বিভাগে প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাতৰিটো অসমীয়া খবৰ দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
1: ধন্যবাদ সঞ্জীৱনী। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। ৰাজ্যৰ 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত। সাম্প্ৰতিক বানত 75 জন লোকৰ প্ৰাণহানি। বানত হোৱা ক্ষয় ক্ষতিৰ জোৰা মৰাৰ লগতে পুনৰ সংস্থাপনত সহায়ক হোৱাকৈ ৰাজ্য চৰকাৰৰ আৰ্থিক সাহায্য ঘোষণা। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি সামৰণি। বাঘ সংৰক্ষণৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস পালন আৰু মণিপুৰত 135 সংখ্যক দুৰাণ কাপ প্ৰতিযোগিতাৰ খেল আৰম্ভ।
2: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত। আৰম্ভ কৰিবলৈ লৈছো ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। অনুষ্ঠানত প্ৰথমে শুনক গেংষ্টাৰ ছবিৰ পৰা জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীতৰ কথা ছয়িদ কোৱাদ্ৰী।

অনুষ্ঠানত এইবাৰ শুনো আহক সনম রে ছবিখনৰ পৰা অরিজিৎ সিং আৰু আৰমান মালিকৰ কণ্ঠৰ এটি গীত, গীতৰ গীতিকাৰ মনোজ মানভাসীৰ।

শ্ৰোতাসকলে শুনি আছে ৰূপালী ধ অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক পদ্মাৱত ছবিৰ পৰা এ এম তুৰাজ গীতিকাৰৰ গীতৰ কথাৰে শ্ৰেয়া ঘোষাল আৰু স্বৰূপ খানৰ কণ্ঠৰ এটি গীত।

এইবাৰ শুনক বৰুৱাৰ সংসাৰ ছবিৰ পৰা দীপেন বৰুৱাৰ কণ্ঠৰেটি গীত, গীতৰ কথা প্ৰফুল্ল বৰা।

শ্রোতাসকলে শুনি আছে রূপালীধ অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ বিভ্রাট ছবিখনৰ পৰা এটি গীত খগেন মহন্ত আৰু মঞ্জুৰী বৰুৱাৰ কণ্ঠত।

0: Gloria, hacia Virginia, llamada.
1: Sobigitor Onustan, Rupalito Onustan or Hekot Kunabolelusu. শিল্পী অংগৰাগ মহন্ত আৰু মিনময়ী মমতাৰ কণ্ঠৰ এটি গীত ৰ'দৰ চিঠি এলবামৰ পৰা। গীতৰ গীতিকাৰ দিগন্ত ভাৰতী।

শ্রোতাসকলে রূপালী ঢৌ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 299.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত। এতিয়া সময় 9:45 গৈছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ প্ৰাগজ্যোতিষপুৰ শাখাৰ প্ৰথম অধিৱেশনৰ। পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। এতিয়া বিদায় লৈছোঁ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। অনুষ্ঠান প্ৰচাৰিত হৈছে ক্ৰমে মিডিয়াম ৱেভৰ 299.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজ অন AIR মোবাইল এপ যোগেও। প্ৰিয় শ্ৰোতা, আজিৰ এই অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত দেৱকুমাৰ সিং, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ধীৰাজ বৈশ্য, মনোজ হাজৰিকা আৰু আয়ুষ্মান জেইচি। ট্ৰেন্সমিটাৰত আছে অজয় আনন্দ, মিতুল গগৈ আৰু মৃগাংক কৃষ্ণাত্ৰেয়। আৰু ষ্টুডিঅ'ত মাইক্ৰফোনৰ সন্মুখত মই দেৱাশীষ ৰাজকুমাৰ। এতিয়া আগবঢ়াইছো গীতৰ অনুষ্ঠান গীতিমালিকাৰ গীত। অনুষ্ঠানত প্ৰথমে শুনাবলৈ লোৱা হৈছে ৰামকৃষ্ণ মুখাৰ্জীৰ কণ্ঠৰ লুৎফুৰ ৰহমানৰ কথাৰে এটি গীত।

শ্রোতাসকলে শুনি আছে গীতৰ অনুষ্ঠান গীতিমালিকাৰ গীত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ শিল্পী জয়ন্ত শর্মার কণ্ঠৰ এটি গীত, গীতৰ গীতিকাৰ হীৰেণ গোস্বামী।

সেয়া আছিল জয়ন্ত শৰ্মাৰ কণ্ঠৰেটি গীত হীৰেণ গোস্বামীৰ কথাৰে। গীতিমালিকাৰ গীত অনুষ্ঠানত এইবাৰৰ শিল্পী ৰীণা দাস, গীতৰ গীতিকাৰ গুণমণি বৰা।

শ্রোতাই শুনে আছে গীতি মালিকার গীত অনুষ্ঠান আকাশবাণী গুৱাহাটীর প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো প্ৰতুল শৰ্মাৰ কণ্ঠৰ এটি গীত। গীতৰ গীতিকাৰ মৃণাল কুমাৰ বৰুৱা।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

নমস্কাৰ, সমূহ শ্ৰোতাকে প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছোঁ যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ যোগে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছোঁ মই শাশ্বতী তালুকদাৰ আৰু মোৰ সৈতে আছে ঝৰণা ভৰালী।

0: হেম বৰুৱাই কৈছিল, আশা আছে বাবেই পৃথিৱীখন ইমান ধুনীয়া।
1: প্ৰিয় শ্ৰোতা, এতিয়া জানোচোন আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ শুভবাণী। আজি 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন, নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান, শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ সময় 5:55, 6:10 নিবেদন কৰা হ'ব অন্বেষা শইকীয়াৰ আধুনিক গীত, লীনা বৈশ্যৰ খেয়াল শুনিবলৈ পাব 6:30, 7:20 নিবেদন কৰা হ'ব কুইজৰ অনুষ্ঠানটি, আজিৰ বিষয় সফল ভাৰতীয় সফল অসমীয়া, কুইজ মাষ্টাৰ হিচাপে উপস্থিত থাকিব দিলীপ কুমাৰ শৰ্মা, অনুষ্ঠানটিৰ আগ ধৰিব স্নেহা পাঠকে আৰু অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এইখিনিতে জনাবলৈ বিচাৰিছো কাইলৈ যুৱবাণীযোগে প্ৰচাৰিত হ'বলগীয়া অনুষ্ঠানৰ আগতীয়া ৰেঙনি। 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰৰ সময় 5:55। মীমান্তিকা দাসে পৰিৱেশন কৰা লোকগীতৰ অনুষ্ঠান শুনিবলৈ পাব 6:10। ৰুঞ্জুন শৰ্মাৰ আধুনিক গীত শুনিবলৈ পাব 6:30। 7:20 প্ৰচাৰ কৰা হ'ব যুৱবাণীযোগে প্ৰচাৰিত বিশেষ ফোন ইন অনুষ্ঠান হেল্ল' যুৱবাণী। কাইলৈৰ হেল্ল' যুৱবাণী অনুষ্ঠানত উপস্থিত থাকিব অভিনেত্ৰী, নৃত্যশিল্পী তথা নৃত্য নিৰ্দেশিকা বনলতা বৈশ্য। অনুষ্ঠানটিৰ আগ ধৰিব প্ৰাঞ্জিত প্ৰীতম কলিতাই, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে সঞ্জয় দত্ত অভিনীত সাজন, সৰক, মুন্না ভাই MBBS, লগি ৰহো মুন্না ভাই আদি ছবিৰ কেইটিমান মনপৰসা গীতেৰে। আজিৰ মনোৰঞ্জন মুকলি কৰিব বিচাৰিছো সাজন ছবিখনৰ পৰা এটি গীত, SP বালাসুব্রমণিয়াম আৰু অলকা য়াগনিকৰ কণ্ঠৰ।

শ্রোতাসকলে শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লৈছো ছাজন ছবিখনৰ পৰাই অনুৰাধা পাৰোৱালৰ কণ্ঠত এই গীতটি।

প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত এইবাৰ শুনাবলৈ লোৱা হৈছে চৰক ছবিখনৰ পৰা অনুৰাধা পৰৱাল আৰু কুমাৰ চানুৰ কণ্ঠৰ এই গীতটি।

চৰক ছবিখনৰ গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছোঁ লাগি ৰহো মুন্না ভাই ছবিখনৰ পৰা সোনু নিগম আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰ এই গীতটি। গীতৰ কথা স্বানান কিৰকিৰেৰে।

ইমানপুৰে শ্ৰোতাসকলে, সোনু নিগম, শ্ৰেয়া ঘোষাল আৰু প্ৰণৱ বিশ্বাসৰ কণ্ঠত লাগে ৰহ মুন্নাভাই ছবিখনৰ পৰা গীতটি শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছো কাৰুণ্যাৰ কণ্ঠত লাগে ৰহ মুন্নাভাই ছবিখনৰ পৰা অন্য এটি গীত।

0: ইমানপৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান।
1: আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰ 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰমেশ্যন টেকনলজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত বিই, বিটেক বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰ 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰমেশ্যন টেকনলজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgazcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পুনৰবাৰ জনাইছো, বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323, আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্স, কম্পিউটাৰ ছায়েন্স, ইনফৰমেশ্যন টেকনলজি বা ইনষ্ট্ৰুমেণ্টেশ্যন বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব, নাইবা ইয়াৰ যিকোনো শাখাত BE বা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238, দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITI চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই।
0: শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

0: পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM-ৰ 100.8 MHz।
1: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, খন্তেক পাছতে সংস্কৃতত বাতৰি দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
2: ইয়ম আকাশবাণী সম্প্ৰতি বাৰ্তাঃ শ্ৰূয়ন্তাম প্ৰৱাচিকা নিধিঃ ঝাঃ। आदौ मुख्याः वार्ताः। लोकसभायां परीक्षा कदाचार निवारणार्थं त्वरितन्याय सुनिश्चेतुं च सार्वजनिक परीक्षा संशोधन विधेयकः पारितं गतः। राज्यसभायां वन्दे मातरं राष्ट्रगीताय राष्ट्रगानवत् समानं वैधानिक संरक्षणं प्रदातुं संशोधन विधेयकः पारितं गतः। गृहमंत्री अमित शाह असमे जलाप्लावनस्य समीक्षाम् अकरोत्। संकटावधौ केन्द्रेण असम राज्याय सर्वविध साहाय्यं प्रदास्यते इति तेन प्रतिज्ञातम्। होमोर्स जलसंधौ जल संजातस्य आक्रमणस्य भारतेन तीव्र

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8 MHz।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ কিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

ঘৰতে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে ৰাজ্যৰ বান পৰিস্থিতি সামান্য সুস্থিৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত চাৰিখন জিলাকে ধৰি ৰাজ্যৰ বান পৰিস্থিতিৰ পৰ্যালোচনা অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত চাৰিখন জিলাৰ শৈক্ষিক প্ৰমাণ পত্ৰ নষ্ট হোৱাসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনা ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক গৃহীত তিনি প্ৰজন্মৰ লোকেহে ধৰ্মীয় অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভূমি কিনা বেচা কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ আৰু আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচী। নমস্কাৰ, সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে অনুজা লোপামুদ্ৰা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি সামান্য সুস্থিৰ হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। শেহতীয়া চৰকাৰী প্ৰতিবেদন অনুসৰি শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। বানত প্ৰাণহানি হোৱা লোকৰ সংখ্যা 75লৈ বৃদ্ধি পাইছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি লোকভৱনত অনুষ্ঠিত এখন বৈঠকত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাকে ধৰি ৰাজ্যৰ বান পৰিস্থিতিৰ পৰ্যালোচনা কৰে। বৈঠকত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অতিৰিক্ত মুখ্য সচিব এল সুইটি চাংছেনে সাম্প্ৰতিক বান পৰিস্থিতিৰ বিষয়ে বিশদভাৱে অৱগত কৰে। শ্ৰীআচাৰ্যই উদ্ধাৰ আৰু সাহায্য অভিযান নিৰন্তৰ চলাই নিবলৈ আৰু বান ক্ষতিগ্ৰস্ত লোকসকলে যাতে সময়মতে সকলো ধৰণৰ সাহায্য লাভ কৰে তাক নিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিভাগ আৰু সংস্থাসমূহক নিৰ্দেশ দিয়ে। বিশেষকৈ মহিলা, শিশু, জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ লোকসকলৰ বিশেষ যতন ল'বলৈ ৰাজ্যপালগৰাকীয়ে নিৰ্দেশ দিয়ে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি টেলিফোনযোগে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কথা পাতি বান পৰিস্থিতিৰ বুজ লয়। গৃহমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপন আৰু সাহায্য প্ৰদানকে ধৰি বিভিন্ন দিশসমূহ আলোচনা কৰে। তেওঁ কেন্দ্ৰীয় চৰকাৰে এই পৰিস্থিতিত সকলো ধৰণে ৰাজ্য চৰকাৰক সহযোগিতা আগবঢ়াব বুলি আশ্বাস দিয়ে। ইপিনে ৰাজ্য চৰকাৰে বানত ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সাহায্য সামগ্ৰী বিতৰণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ক্ষতিগ্ৰস্ত লোকসকলে যাতে খাদ্য সামগ্ৰী, শিশু খাদ্য, খোৱাপানীকে ধৰি অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীসমূহ নিয়মীয়াকৈ লাভ কৰাটো সুনিশ্চিত কৰা হৈছে। পৰিৱেশ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি জনস্বাস্থ্য কাৰিকৰী বিভাগে নাজিৰা আৰু চৰাইদেউৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত প্লাষ্টিকৰ বটল সংগ্ৰহ অভিযান চলাইছে। সংগ্ৰহ কৰা বটলসমূহ আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে প্ৰেৰণ কৰা হৈছে। শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি হলগুৰি অঞ্চলৰ 168জন লোকৰ মাজত মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্যৰ টোপোলা বিতৰণ কৰা হয়। জিলাখনত শেহতীয়া বানত 385খন গাঁৱৰ প্ৰায় 4,30,000 লোক প্ৰভাৱিত হৈছে। শিৱসাগৰ জিলাৰ আমগুৰিৰ বৰবাম চাহবাগিচাত বৰ্তমান আমাৰ প্ৰতিনিধি উৎপল নাথ উপস্থিত আছে। তেওঁ অঞ্চলটোৰ বান পৰিস্থিতিৰ বিষয়ে আমাক সবিশেষ জনাব।
1: বৰ্তমান আমি শিৱসাগৰ জিলাৰ আমগুৰি অঞ্চলৰ টেঙেৰা পঞ্চায়তৰ অধীনৰ বৰবাম চাহ বাগিচাত আহি উপস্থিত হৈছোঁহি। ইয়াত পৰিস্থিতি খুবেই জটিল। প্ৰায় 150টা পৰিয়াল ইয়াত বানত ক্ষতিগ্ৰস্ত হৈছে। জাজি নৈৰ পানীয়ে তেওঁলোকক যথেষ্ট ক্ষতি কৰিলে। শিৱসাগৰ জিলাৰ অন্যান্য ঠাইৰ দৰে এই অঞ্চলতো পানীয়ে প্ৰায় তেওঁলোকৰ ঘৰ দুৱাৰসমূহ বুৰাই পেলাইছিলে আৰু বহুত ঘৰ ভাঙি প্ৰায় নিশ্চিহ্ন কৰি পেলালে। আৰু তেনে পৰিস্থিতিত প্ৰথম অৱস্থাত যেতিয়া পানী হ'ল, বাগিচা কৰ্তৃপক্ষই তেওঁলোকৰ বাবে কলঘৰটো মুকলি কৰি দিলে। তাতেই পৰিয়ালসমূহে আশ্ৰয় লৈ আছিলে আৰু বৰ্তমান তেওঁলোকৰে কিছু সংখ্যক নিজৰ ঘৰলৈ উভতি আহিছে যদিও তেওঁলোকৰ বহুতৰে ঘৰখন আহি নাপালেহি। আৰু যি দুই এটা ঘৰ আছে সেই ঘৰসমূহৰ ভিতৰতো প্ৰায় 1 আঠু পানী বোকা পলস এতিয়াও আমি দেখা পাইছোঁ। আৰু তেওঁলোকৰ যিহেতু দিন মজুৰি কৰি জীৱন নিৰ্বাহ কৰা ব্যক্তি আছিলে, চাহ শ্ৰমিক আছিলে এই গোটেই পৰিয়ালখিনি, গতিকে তেওঁলোকৰ জীৱন যাত্ৰা প্ৰায় স্থবিৰ হৈ পৰিছে আৰু তেওঁলোকে প্ৰায় দিগবেদিক হেৰুৱাই পেলাইছে।
0: ধন্যবাদ উৎপল। শিৱসাগৰ জিলা প্ৰশাসনে উদ্ধাৰ আৰু সাহায্য অভিযানৰ লগতে স্বাস্থ্য সেৱাৰো ব্যৱস্থা কৰিছে। তদুপৰি যিকোনো প্ৰয়োজনত জনসাধাৰণক প্ৰশাসনৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে। জিলাখনৰ বৰ্তমানৰ বান পৰিস্থিতি আৰু সাহায্য অভিযান সন্দৰ্ভত জিলা আয়ুক্ত মৃদুল যাদৱে সাংবাদিকৰ আগত এইদৰে কয়।
2: এতিয়া লাহেকৈ আমাৰ বান পৰিস্থিতি ইম্প্ৰুভ হৈছে, কিন্তু এতিয়াও আমাৰ কিছুমান ঠাইত যেনেকে আমাৰ বেদবাৰী হ'ল, আমাৰ নেমাইজান অঞ্চল হ'ল, আমাৰ সোনপুৰা অঞ্চল হ'ল, আমাৰ খানামক অঞ্চল হ'ল, এতিয়াও বান পানী আছে। তাতে আমি ৰিলিফ অপাৰেশ্যন চলাই আছো। আমাৰ এতিয়াও 50খন ৰিলিফ চেণ্টাৰ চলি আছে, যাতে 30,000খন মানুহ ৰিলিফ কেম্পত বাস কৰি আছে। আমি তাতে খোৱা ধোৱা বস্তু দি আছো। রিলিফ ক্যাম্প অপারেশন জড়িয়ে সরকার নির্দেশ মর্মে আমি 1,00,000 পরিয়াল কে তিনি বারি জিয়ার দিবলই চেষ্টা করছো। আমার তিনবার জিয়ার হল ওপেন জিয়ার আর সিএম রিলিফ কিট জিয়ার জড়িয়ে আমি 10 দিন কারণে রাশন আমি এতিয়াও দিয়েছো।
0: বানৰ পৰৱৰ্তী সময়ত জণ্ডিছ, ডায়েৰিয়া, চৰ্মৰোগকে ধৰি বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে যোৰহাট জিলাৰ তিতাবৰৰ জোনাকী মণ্ডল গাঁৱত বীজাণুনাশক দ্ৰব্য ছটিওৱা হয়। ৰাজ্যৰ শেহতীয়া বানৰ ব্যাপক ক্ষয়ক্ষতিৰ পৰিপ্ৰেক্ষিতত সদৌ টাই আহোম ছাত্ৰ সন্থাই স্থায়ী বান প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰক দাবী জনাইছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত আটাচুৰ সভাপতি বসন্ত গগৈয়ে বানত মৃত্যু হোৱা লোকৰ সংখ্যা চৰকাৰী তথ্যতকৈ অধিক হোৱাৰ আশংকা ব্যক্ত কৰি বান সমস্যা ৰোধৰ বাবে নতুন মথাউৰি নিৰ্মাণ, বৈজ্ঞানিকভাৱে নদী ব্যৱস্থাপনা আদিৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিবলৈ চৰকাৰৰ প্ৰতি আহান জনায়।

0: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে শিৱসাগৰ চৰাইদেউ যোৰহাট আৰু গোলাঘাট জিলাৰ শেহতীয়া বানত শৈক্ষিক প্ৰমাণ পত্ৰ নষ্ট হোৱাসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা পৰিষদৰ সচিব নৰনাৰায়ণ নাথে জাৰি কৰা এখন অধিসূচনা অনুসৰি এই জিলাকেইখনত বানত ক্ষতিগ্ৰস্ত ছাত্ৰ ছাত্ৰী অথবা অন্যান্য লোকক হাইস্কুল শিক্ষান্ত পৰীক্ষা, অসম হাই মাদ্ৰাছা পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ, মাৰ্কশ্বীট, প্ৰৱেশ পত্ৰ আৰু পঞ্জীয়ন কাৰ্ডৰ প্ৰতিলিপি কোনোধৰণৰ মাচুল নোলোৱাকৈ প্ৰদান কৰা হ'ব। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু অসম হাই মাদ্ৰাছা পৰীক্ষাৰ তথ্যপাতিৰ বাবে sevaservice.in আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ তথ্যপাতিৰ বাবে ahsec.assam.gov.in পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। আবেদন প্ৰক্ৰিয়াত আৰক্ষীৰ কোনো প্ৰতিবেদন সংলগ্ন কৰাৰ প্ৰয়োজন নাই বুলি অধিসূচনাত উল্লেখ কৰা হৈছে। ইয়াৰ পৰিৱৰ্তে বানত ক্ষতিগ্ৰস্ত বুলি এখন স্ব প্ৰমাণ পত্ৰ আবেদনকাৰীসকলে পৰ্টেলত আপলোড কৰিব লাগিব। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অনুজা লোপা মুদ্ৰাৰ পৰা।
1: অসম বিধানসভাৰ চলিত বাজেট অধিৱেশনৰ আজি সামৰণি পৰে। উজনি অসমৰ চাৰিখন জিলাৰ বান পৰিস্থিতিৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুদিন পূৰ্বে এই অধিৱেশন সামৰা হয়। অধিৱেশনৰ অন্তিম দিনটোত আজি ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক গৃহীত হয়। এই বিধেয়কৰ জৰিয়তে সত্ৰৰ ভূমি ক্ৰয় বিক্ৰয়ক লৈ সংশোধনী অনা হৈছে। ৰাজ্যৰ 250 বছৰীয়া পুৰণি কোনো ধৰ্মীয় অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্থৰ ভিতৰত বাহিৰৰ কোনো ব্যক্তিয়ে ভূমি ক্ৰয় কৰিব নোৱাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিধানসভাত এই কথা উল্লেখ কৰি কয় যে 250 বছৰীয়া পুৰণি ধৰ্মীয় অনুষ্ঠানৰ সমীপত কেৱল খিলঞ্জীয়া লোকেহে বাস কৰিব। 3 প্ৰজন্মৰ লোকেহে ধৰ্মীয় অনুষ্ঠানৰ নিৰ্ধাৰিত সীমাৰ ভিতৰত ভূমি কিনা বেচা কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়। পূৰ্বৰে পৰা ম্যাদী পট্টা থকা লোকসকলেহে সত্ৰৰ ভূমিত বাস কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে। ধৰ্মীয় অনুষ্ঠানত 5 কিলোমিটাৰ ব্যাসাৰ্থৰ ভিতৰত ভূমিপট্টা নথকা বা অকৰ্তৃত্বশীলভাৱে বসবাস কৰা লোকক উচ্ছেদ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। মাজুলী, বৰপেটা, বৰদোৱা সত্ৰ, ৰংঘৰ, কাৰেংঘৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্থৰ ভিতৰত বহিৰাগত লোকে ভূমি ক্ৰয় কৰিব নোৱাৰিব।
2: বৰপেটা, বৰদোৱা, মাজুলীত উইদিন 5 কিলোমিটাৰৰ ভিতৰত 3 জেনেৰেশ্যন থকা মানুহে আজিৰ পৰা মাটি কিনা বেচা কৰিব পাৰিব। বাকীয়ে নোৱাৰে, হিন্দু যাব নোৱাৰে, মুছলমানো যাব নোৱাৰে, খ্ৰীষ্টানো যাব নোৱাৰে, যদি 5 কিলোমিটাৰৰ বাহিৰত হয়। যে চিম্পল কথা, বৰপেটা সত্ৰক সন্মান জনাইছো, বৰদোৱা সত্ৰক সন্মান জনাইছো, মাজুলীক সন্মান জনাইছো, আৰু ইয়াত পোৱামক্কাও থাকিব, কাৰণ পোৱামক্কাও 250 বছৰ আগত। এনি ৰিলিজিয়াছ ইনষ্টিটিউট, হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টিয়ান হওক, তাৰ 5 কিলোমিটাৰৰ ভিতৰত মাত্ৰ যাতে স্থানীয় মানুহ থাকিব পাৰে।
1: ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক খিলঞ্জীয়া সুৰক্ষা বাহিনী অসমে আদৰণি জনাইছে। বিধানসভাৰ এই সিদ্ধান্তই ৰাজ্যৰ 250 বছৰ গৰকা সত্ৰ, মন্দিৰ আৰু অন্য ঐতিহ্য ক্ষেত্ৰসমূহৰ পৰম্পৰা অক্ষত কৰি ৰাখিব বুলি সংগঠনটোৱে মত প্ৰকাশ কৰে। এই পদক্ষেপে মাজুলী, বৰদোৱা, বৰপেটা, হাজোৰ পোৱামক্কা, কামাখ্যা মন্দিৰকে ধৰি ঐতিহাসিক ক্ষেত্ৰসমূহ সুৰক্ষিত কৰিব বুলি খিলঞ্জীয়া সুৰক্ষা বাহিনীয়ে মন্তব্য কৰে। বিধানসভাত আজি অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদ বিধেয়ক 2026 গৃহীত হয়। এই বিধেয়কখনে ৰাজ্যৰ উচ্চ শিক্ষাৰ পথ প্ৰদৰ্শক, সমন্বয় স্থাপন আৰু শক্তিশালী কৰাৰ বাবে অসম ৰাজ্যিক উচ্চ শিক্ষা পৰিষদক শীৰ্ষ সংস্থা হিচাপে গঠনৰ পথ প্ৰশস্ত কৰিব। এই বিধেয়কখনে ৰাজ্যৰ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ পৰিকল্পিত আৰু প্ৰমাণ আধাৰিত উন্নয়ন সুনিশ্চিত কৰাৰ বাবে ৰাজ্যিক উচ্চ শিক্ষা পৰিকল্পনা প্ৰস্তুত কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয় যে এই বিধেয়কে ৰাষ্ট্ৰীয় শিক্ষা নীতি 2020ৰ সমান্তৰালভাৱে এটা দায়বদ্ধ আৰু ভৱিষ্যমুখী উচ্চ শিক্ষা ব্যৱস্থা গঢ়ি তোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাকে প্ৰতিফলিত কৰিছে। বিটিচি বিধানসভাৰ দুদিনীয়া বাজেট অধিৱেশন আজিৰ পৰা কোকৰাঝাৰত অনুষ্ঠিত হৈছে। প্ৰশ্নকালেৰে আৰম্ভ হোৱা অধিৱেশনত অধ্যক্ষই কাৰ্যক্ৰমণিকা পৰামৰ্শদাতা সমিতিৰ প্ৰতিবেদন আৰু অধ্যক্ষ পেনেলৰ গঠনৰ কথা ঘোষণা কৰে। বিত্ত বিভাগৰ দায়িত্বত থকা বিটিচিৰ মুৰববী তথা মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে 2026-27 বিত্তীয় বৰ্ষৰ বছৰেকীয়া বাজেট দাখিল কৰে। বিটিচিয়ে লাভ কৰা মুঠ 91,31,00,000 টকা আৰু মুঠ ব্যয় 162,86,00,000 টকাৰ প্ৰস্তাৱেৰে আনুমানিক 70,84,00,000 টকাৰ ঘাটি বাজেট দাখিল কৰা হয়। লোকসভাত আজি লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 গৃহীত হয়। এই বিধেয়কখনত লোক পৰীক্ষা অসৎ উপায় প্ৰতিৰোধ আইন 2024ৰ সংশোধন কৰা হৈছে। বিধেয়কখনত দোষী সাব্যস্ত হোৱা লোকক 10 বছৰলৈ কাৰাবাস, 10 কোটি টকা পৰ্যন্ত জৰিমনা আৰু দোষীৰ সম্পত্তি বাজেয়াপ্ত কৰাকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ ব্যৱস্থা অন্তৰ্ভুক্ত কৰা হৈছে।

0: সম্পৰ্কীয় বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ বাবে এই বিধেয়কখনৰ অধীনত প্ৰতিখন ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক বিশেষ ফাষ্ট ট্ৰেক আদালত গঠন কৰাটো বাধ্যতামূলক কৰা হৈছে। এই অনুসৰি আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ দুমাহৰ ভিতৰত তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব লাগিব আৰু চাৰ্জশ্বীট দাখিলৰ তিনিমাহৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হ'ব লাগিব। পৰৱৰ্তী বাতৰিৰ বাবে আমি উভতি গৈছো পৰিস্মিতা দিহিঙীয়াৰ ওচৰলৈ।
1: আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচী অনুষ্ঠিত হয়। বাঘ সংৰক্ষণৰ ক্ষেত্ৰত সজাগতা সৃষ্টিৰ বাবে প্ৰতি বছৰে 29 জুলাইৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। উল্লেখযোগ্য যে বাঘ সংৰক্ষণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা ৰাষ্ট্ৰসমূহৰ ভিতৰত ভাৰতৰ স্থান অন্যতম। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানেও এই দিশত বিশেষ সফলতা লাভ কৰিছে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত অঞ্চল বিশ্বনাথ বন্যপ্ৰাণী খণ্ডৰ উদ্যোগত আজি বিশ্বনাথ জিলাৰ গলিয়া খেলপথাৰত এই উপলক্ষে টাইগাৰ কাপ ফুটবল প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ইয়াৰ জৰিয়তে জনসাধাৰণৰ মাজত বাঘৰ সংৰক্ষণ, বাঘৰ প্ৰাকৃতিক আৱাসস্থলৰ সুৰক্ষা তথা অবৈধ চিকাৰ ৰোধৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। মানস ৰাষ্ট্ৰীয় উদ্যানত ব্যাঘ্ৰ দিৱসৰ কাৰ্যসূচীত বাঘ সংৰক্ষণৰ দিশটো কেনেদৰে অধিক কাৰ্যক্ষম কৰি তুলিব পৰা হয় সেই সন্দৰ্ভত আলোচনা কৰা হয়। ৰাষ্ট্ৰীয় উদ্যানখনৰ বন বিভাগৰ সহযোগত তিনিটা স্বেচ্ছাসেৱী সংগঠনে এই দিৱসৰ আয়োজন কৰে। ওৰাং ৰাষ্ট্ৰীয় উদ্যানতো আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস উপলক্ষে সজাগতা সভাৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে বাঘ সংৰক্ষণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি অহা ৰাষ্ট্ৰীয় উদ্যানখনৰ দুগৰাকী বনকৰ্মী মমী বসুমতাৰী, মৌচুমী দাস আৰু মানস ৰাষ্ট্ৰীয় উদ্যানৰ বন মজদুৰ গোমছাৰ চাইনাৰীক আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ প্ৰাধিকৰণৰ বঁটা আগবঢ়োৱা হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি বানপীড়িত শিক্ষাৰ্থীসকলৰ বাবে বিশেষ শিক্ষাগত পুনৰুদ্ধাৰ পেকেজ ঘোষণাৰ দাবীৰে শিক্ষা বিভাগৰ আয়ুক্ত সচিবৰ হাতত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে। সংগঠনটোৱে এই স্মাৰকপত্ৰৰ জৰিয়তে শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ বানত ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীসকলক সকাহ দিয়াৰ লক্ষ্যৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহান জনায়। জিলাকেইখনৰ শিক্ষাৰ্থীসকলক পাঠ্যপুথি, ইউনিফৰ্ম, স্কুল বেগকে ধৰি শিক্ষা সামগ্ৰী, ডিজিটেল শিক্ষাৰ উপকৰণ বিনামূলীয়াকৈ যোগান ধৰিবলৈ তেওঁলোকে পৰামৰ্শ আগবঢ়ায়। সত্ৰীয়া সংগীত শিক্ষক সমাজৰ উদ্যোগত দৰং জিলা সত্ৰীয়া সংগীত শিক্ষক সমাজ আৰু মঙলদৈ যুৱ সংঘৰ সহযোগত আজিৰে পৰা তিনিদিনীয়াকৈ দ্বাদশ চিন্তন বৈঠক আৰু কৰ্মশালাৰ আয়োজন কৰা হৈছে। মঙলদৈ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজন কৰা এই কৰ্মশালাত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা, সত্ৰীয়া সংগীতৰ সন্ধিয়া আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানত অসম সত্ৰীয়া সংগীত শিক্ষক সমাজৰ সভাপতি তথা পদ্মভূষণ বঁটাৰে সন্মানিত নৃত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামী, কাৰ্যকৰী সভাপতি গোবিন্দ শইকীয়া বৰবায়ন, সাহিত্য একাডেমী বঁটাপ্ৰাপক সত্ৰীয়া নৃত্যশিল্পী ডঃ মল্লিকা কণ্ডলী, পদ্মশ্ৰী বঁটাৰে সন্মানিত ওজাপালি শিল্পী দ্ৰোণ ভূঞাকে ধৰি ভালে সংখ্যক লোক উপস্থিত থাকে। নৃত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চৰ্চিত সত্ৰীয়া সংগীতৰ মাজত থকা ভিন্নতা দূৰ কৰি শুদ্ধ শৈলীত ইয়াক প্ৰতিষ্ঠা কৰাই চিন্তন বৈঠকৰ উদ্দেশ্য বুলি উল্লেখ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যৰ বান পৰিস্থিতি সামান্য সুস্থিৰ। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সৰ্বাধিক ক্ষতিগ্ৰস্ত 4খন জিলাকে ধৰি ৰাজ্যৰ বান পৰিস্থিতিৰ পৰ্যালোচনা। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত 4খন জিলাৰ শৈক্ষিক প্ৰমাণ পত্ৰ নষ্ট হোৱাসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ। অসম বিধানসভাৰ বাজেট অধিৱেশনৰ অন্তিম দিনা ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক গৃহীত। তিনি প্ৰজন্মৰ লোকেহে ধৰ্মীয় অনুষ্ঠানৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত ভূমি কিনা বেচা কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। আৰু আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱসৰ সৈতে সংগতি ৰাখি আজি ৰাজ্যৰ বিভিন্ন ঠাইত ভিন ভিন কাৰ্যসূচী।

0: for his remarks. Earlier, participating in the discussion, Congress MP Rahul Gandhi said, "Students' protest on the NEET issue was not violence or hatred, but a deep expression of the youth, and all political parties must respect this expression." After the passage of the bill, the lower house was adjourned till tomorrow. The Rajya Sabha has passed the Prevention of Insults to National Honour Amendment Bill 2026. The bill will further amend the Prevention of Insults to National Honour Act 1971. The proposed legislation seeks to give Vande Mataram the same statutory protection as the national anthem Jan Gan Man. These offences are punishable with imprisonment up to 3 years, a fine, or both. After the passage of the bill, the upper house was adjourned till tomorrow. To address the deteriorating air quality challenge, the government approved a vehicle fleet renewal initiative named Parivartan, or Program for Accelerated Renewal and Incentivization of Vehicle Assets for Reducing Transport Air Pollution and Network Emissions. The scheme aims to replace old and high emission trucks and buses in the Delhi NCR with cleaner Bharat Stage 6 compliant and Bharat 6 compliant electric vehicles. Minister for Electronic and IT Ashwini Vaishnav has said that India's electronic sector has witnessed a remarkable transformation in recent years, driven by a series of government initiatives and industry reforms. In a written reply in the Lok Sabha today, Mr. Vaishnav said the country is steadily emerging as a global hub for electronic system design and manufacturing. He said, Electronics Development Fund, or EDF, was one of these initiatives of the Government of India to promote market-driven innovation in electronic system design and manufacturing. In Pakistan-occupied Jammu and Kashmir, the death toll has risen to 40, with several others injured following a crackdown by Pakistani security forces on the protesters during a march organized by the Joint Awami Action Committee from Rawalkot to Muzaffarabad on Monday. Amid escalating unrest in the occupied territory, a human rights documentation and monitoring body has urged the Office of the United Nations High Commissioner for Human Rights to intervene over reports of lethal force being used against peaceful protesters. Union Home Minister Amit Shah spoke with Assam Chief Minister Dr. Hemant Biswa Sarma and reviewed the ongoing relief efforts in the wake of the devastating floods in Upper Assam. In a social media post, the Assam Chief Minister said Union Home Minister inquired about the situation on the ground and assured that the centre will continue to provide all necessary assistance. Indian boxer Sakshi Chaudhary assured herself of at least a bronze medal by entering the 51kg category semi-finals of the Commonwealth Games in Glasgow today. Sakshi defeated Northern Ireland's Kathleen Friars 5-0 to enter the last four stage. She has become the fifth Indian boxer to be guaranteed of a medal at the ongoing games. With this, India's total medal count at the Glasgow Games has reached 12, including 2 gold, 7 silver and 3 bronze. And that is the end of this news bulletin.
1: বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। আজিৰ প্ৰধান বাতৰিসমূহত আছে, লোকসভাত আজি লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 গৃহীত হয়। ৰাজ্যসভাই আজি ৰাষ্ট্ৰীয় সন্মান অপমান প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 গ্ৰহণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসমৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপন আৰু সাহায্য প্ৰদান প্ৰক্ৰিয়াৰ বুজ লয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে 100 সপ্তাহ চলা বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ সংকল্প অভিযান মুকলি কৰিব আৰু গ্লাছকোত অনুষ্ঠিত কমনৱেলথ গেমছৰ বক্সিঙত আজি মহিলাৰ 51kg ওজন শাখাত ভাৰতৰ সাক্ষী চৌধুৰীয়ে ছেমি ফাইনেলত প্ৰৱেশ কৰে। লোকসভাত আজি লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 গৃহীত হয়। বিধেয়কখনৰ জৰিয়তে 2024 চনৰ লোক পৰীক্ষা অসাধু পন্থা আইনখনৰ সংশোধন কৰিব বিচৰা হৈছে। বিধেয়কখনক 10 বছৰৰ কাৰাবাস, 10 কোটি টকা পৰ্যন্ত জৰিমনা আৰু দোষী সাব্যস্ত হোৱা অপৰাধীৰ সম্পত্তি জব্দকে ধৰি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰা হৈছে। এই পৰীক্ষাৰ সৈতে জড়িত গোচৰসমূহৰ নিষ্পত্তিৰ নিশ্চিতিৰ বাবে প্ৰত্যেক ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ দৈনিক শুনানীৰ বাবে দ্ৰুত আদালত স্থাপনৰ অধিকাৰ প্ৰদান কৰা হৈছে। আৰক্ষী থানাত তথ্যসমূহ লিপিবদ্ধ হোৱাৰ পৰা দুমাহৰ ভিতৰত গোচৰসমূহৰ তদন্ত সম্পূৰ্ণ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। বিধেয়কখনৰ সন্দৰ্ভত হোৱা আলোচনাৰ উত্তৰত জন অভিযোগ আৰু পেঞ্চন বিভাগৰ ৰাজ্যিক মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে এই বিধেয়কখনৰ সংশোধনী আইনখনক অধিক কঠোৰ কৰি তোলাৰ বাবে ন্যায় প্ৰদান প্ৰক্ৰিয়া তীব্ৰতৰ কৰি তোলাত সহায়ক হ'ব বুলি মন্তব্য কৰে। তেওঁ লগতে উল্লেখ কৰে যে বিধেয়কখনে ছাত্ৰ ছাত্ৰী আৰু যুৱক যুৱতীসকলৰ কল্যাণৰ অৰ্থে চৰকাৰৰ দায়বদ্ধতাক দৃঢ়তা কৰিব।
2: कल ही प्रधानमंत्री जी ने एक टास्क फोर्स का भी ऐलान किया है टू रिकमेंड रिफॉर्म्स टू मेक द एग्जाम्स सिस्टम्स लीक प्रूफ। उसमें कुछ एक बड़े वरिष्ठ लोग सम्मिलित किए गए और साथ ही साथ जो राधा कृष्ण कमेटी गठित की गई थी 22 जून 2024 में, उसमें से जो 46 की रिकमेंडेशंस थी उसमें से भी 35 इम्प्लीमेंट हो चुकी है।
1: জে ডি ইউৰ সাংসদ দিলেশ্বৰ কামাইতে সংসদত এই বিধেয়কখন অনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাই কয় যে এই বিধেয়কখনে শিক্ষা ব্যৱস্থাত স্বচ্ছতা বৃদ্ধিৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত সুনিশ্চিত কৰিব। বিধেয়কখনৰ বিৰোধিতা কৰি আৰ এছ পিৰ সাংসদ এন কে প্ৰেমাচন্দনে ইয়াত সন্নিৱিষ্ট উদ্দেশ্যসমূহ প্ৰাপ্তিৰ ক্ষেত্ৰত বিধেয়কখন পৰ্যাপ্ত নহয় বুলি উল্লেখ কৰে। বিধেয়কখন গৃহীত সন্দৰ্ভত হোৱা আলোচনাত অংশগ্ৰহণ কৰি বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে কয় যে দেশৰ শিক্ষা ব্যৱস্থা এতিয়া যথেষ্ট ব্যয়বহুল হৈ পৰিছে। তেওঁ অভিযোগ উত্থাপন কৰে যে নীট ইউ জি পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে হোৱা ব্যয়ৰ পৰিমাণ দেশৰ শিক্ষাখণ্ডলৈ অনুমোদন জনোৱা বাজেটৰ পৰিমাণতকৈ অধিক। তেওঁ লগতে উল্লেখ কৰে যে নীট বিষয়ত ছাত্ৰ ছাত্ৰীৰ দ্বাৰা হোৱা প্ৰতিবাদ কাৰ্য হিংসা বা ঘৃণাৰ প্ৰকাশ নহয়, বৰঞ্চ যুৱক যুৱতীসকলৰ মনোভাৱৰ বহিঃপ্ৰকাশ আৰু প্ৰতিটো ৰাজনৈতিক দলে এই প্ৰকাশত সন্মান কৰিব লাগিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে কৰা মন্তব্যক লৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে তীব্ৰ বিৰোধিতা কৰে। বিধেয়কখন গৃহীত হোৱাৰ পাছত অধ্যক্ষ ওম বিৰলাই কাইলৈ পুৱা 11 বজালৈ সংসদ স্থগিত ৰখাৰ কথা ঘোষণা কৰে। ৰাষ্ট্ৰীয় সন্মান অপমান প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 আজি ৰাজ্যসভাত গৃহীত হয়। এই বিধেয়কখনৰ জৰিয়তে 1971 চনৰ ৰাষ্ট্ৰীয় গৌৰৱৰ প্ৰতি অপমান প্ৰতিৰোধ আইনখনক সংশোধন কৰিব বিচৰা হৈছে। প্ৰস্তাৱিত বিধেয়কখনক বন্দে মাতৰমক ৰাষ্ট্ৰীয় সংগীত জনগণ মনৰ সমান সাংবিধানিক সুৰক্ষা কবচ প্ৰদান কৰিব বিচৰা হৈছে। বিধেয়কখনত এনে অপৰাধৰ বাবে 3 বছৰৰ কাৰাদণ্ড, জৰিমনা বা উভয় প্ৰকাৰৰ শাস্তি প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। বিধেয়কখন সন্দৰ্ভত উচ্চ সদনত হোৱা বিতৰ্কৰ উত্তৰ দি কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে বিধেয়কখনৰ সংশোধন কেৱল আইনী পৰিৱৰ্তন নহয় বৰং ইয়াৰ জৰিয়তে দেশৰ আত্মা, ৰাষ্ট্ৰীয় চেতনা, সাংস্কৃতিক ঐতিহ্য আৰু স্বাধীনতা সংগ্ৰামৰ আদৰ্শৰাজিৰ প্ৰতি সমূহীয়া প্ৰতিবদ্ধতা প্ৰতিফলিত হৈছে। তেওঁ কয় যে 1971 চনৰ ৰাষ্ট্ৰীয় গৌৰৱৰ অপমান নিয়ন্ত্ৰণ আইনৰ জৰিয়তে ৰাষ্ট্ৰীয় পতাকা, সংবিধান আৰু ৰাষ্ট্ৰীয় সংগীত জনগণৰ মনৰ প্ৰতি সন্মান সুনিশ্চিত কৰাৰ ব্যৱস্থা কৰা হৈছে। তেওঁ কয় যে বৰ্তমানৰ আইনৰ অধীনত ইচ্ছাকৃতভাৱে বন্দে মাতৰমৰ প্ৰতি অপমান কৰিলে ইয়াক দণ্ডনীয় বুলি গণ্য কৰা হ'ব। 1875 চনত বংকিম চন্দ্ৰ চট্টোপাধ্যায়ে ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম ৰচনা কৰিছিল। 1935 চনত জৱাহৰলাল নেহৰু কংগ্ৰেছৰ সভাপতি হোৱাৰ সময়ত তেওঁ বন্দে মাতৰমক কেৱল 2টা কলিতে সীমাবদ্ধ কৰি ৰাখিছিল বুলি মন্ত্ৰীগৰাকীয়ে দাবী কৰে। নেতাজী সুভাষ চন্দ্ৰ বসুৱে 1928 চনত কংগ্ৰেছৰ সভাপতি পদ অলংকৃত কৰাৰ সময়ত তেওঁ তিমিৰ বৰণ বেনাৰ্জীৰ এই গীতটোৰ পূৰ্ণ আৰু মৰ্যাদাপূৰ্ণ সংস্কৰণ প্ৰস্তুত কৰিবলৈ অনুৰোধ জনাইছিল। মন্ত্ৰীগৰাকীয়ে কয় যে 1947 চনৰ 15 আগষ্টত চৰ্দাৰ বল্লভভাই পেটেলে পণ্ডিত ওমকাৰ নাথ ঠাকুৰক স্বাধীনতাৰ চিনস্বৰূপে পুৱা 6:30 বজাত আকাশবাণীযোগে বন্দে মাতৰমৰ সম্পূৰ্ণ গীতটো পৰিৱেশন কৰিবলৈ অনুৰোধ জনাইছিল। শ্ৰীৰায় কয় যে 1950 চনৰ 24 জানুৱাৰীত ডঃ ৰাজেন্দ্ৰ প্ৰসাদে সংবিধান সভা স্বাধীনতা আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বন্দে মাতৰম গীতটি জনগণ মনৰ সমান মৰ্যাদা প্ৰদান কৰিব লাগে বুলি মন্তব্য কৰিছিল। বন্দে মাতৰমৰ বিৰোধিতা কৰা কাৰ্যই ৰাষ্ট্ৰীয় গৌৰৱৰ আওকাণ কৰা তোষামোদৰ নীতিক প্ৰতিফলিত কৰে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ বান পৰিস্থিতি সামান্য সুস্থিৰ হৈছে যদিও 7খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত হৈ আছে। শেহতীয়া চৰকাৰী প্ৰতিবেদন অনুসৰি শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, শোণিতপুৰ, যোৰহাট, নগাঁও আৰু কামৰূপ মহানগৰ জিলাৰ বহু অঞ্চল এতিয়াও বান প্ৰভাৱিত হৈ আছে। কালি শিৱসাগৰ জিলাত 7জন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ফলত বানত প্ৰাণহানি হোৱা লোকৰ সংখ্যা 75 জনলৈ বৃদ্ধি পাইছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শাহে আজি টেলিফোনযোগে অসমৰ মুখ্যমন্ত্রী ড হিমন্ত বিশ্ব শর্মার সঙ্গে কথা পাতে আৰু ৰাজ্যখনৰ শেহতীয়া বানত ক্ষতিগ্রস্ত লোকসকলৰ পুনৰ সংস্থাপন আৰু সাহায্য প্রদান প্রক্রিয়ার বুজ লয়। সাহায্য পুনর্বাসন আৰু বান ক্ষতিগ্রস্ত এলাকাসমূহ পুনৰ নির্মাণৰ বাবে কেন্দ্রীয় চৰকাৰে সকলো ধৰণৰ সাহায্য প্রদান কৰিব বুলি আশ্বাস দিয়ে। মুখ্যমন্ত্রী ড শর্মায় সামাজিক মাধ্যমযোগে এই বিষয়ে প্রকাশ কৰি গৃহমন্ত্রীগৰাকীক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে 100 সপ্তাহজোৰা বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ সংকল্প অভিযান মুকলি কৰিব। এই ৰাষ্ট্ৰজোৰা জন অংশগ্ৰহণ অভিযান মাই ভাৰত মঞ্চৰ জৰিয়তে ৰূপায়ণ কৰা হ'ব। সজাগতা আৰু সমূহীয়া অংশগ্ৰহণৰ জৰিয়তে নিচামুক্ত ভাৰত নিৰ্মাণৰ বাবে যুৱ প্ৰজন্মক সমূহীয়া ৰাষ্ট্ৰীয় অভিযানেৰে ঐক্যবদ্ধ কৰাই এই উদ্যমৰ মূল উদ্দেশ্য। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে মাই ভাৰত স্বেচ্ছাসেৱক, ভাৰত ৰাষ্ট্ৰীয় সেৱা আঁচনি, NSSৰ স্বেচ্ছাসেৱক, যুৱ সংঘ, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু 125টাৰো অধিক আধ্যামিক সংস্থাই এই অভিযানত হাত উজান দিব। ইয়াক যুৱ প্ৰজন্মই মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে চলোৱা বৃহৎ বিপ্লৱসমূহৰ অন্যতম বুলি গণ্য কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই অভিযানৰ জৰিয়তে পৰৱৰ্তী 100 সপ্তাহলৈ প্ৰতি দেওবাৰে সুস্থ জীৱনশৈলীৰ প্ৰসাৰ, সমূহীয়া অংশগ্ৰহণ আৰু যুৱ যুৱতীসকলৰ শক্তিক ইতিবাচক ৰাষ্ট্ৰ গঠনৰ কামত খটুৱাৰ বাবে বিভিন্ন ধৰণৰ অনুষ্ঠানৰ আয়োজন কৰা হ'ব। গ্লাছকোত অনুষ্ঠিত কমনৱেলথ গেমছৰ বক্সিঙত আজি মহিলাৰ 51 কিলোগ্ৰাম ওজন শাখাত ভাৰতৰ সাক্ষী চৌধুৰীয়ে ছেমিফাইনেলত প্ৰৱেশ কৰে আৰু দেশৰ হকে কমেও ব্ৰঞ্জৰ পদক সুনিশ্চিত কৰে। সাক্ষীয়ে কোৱাৰ্টাৰ ফাইনেলত উত্তৰ আয়াৰলেণ্ডৰ কেইটিলিন ফ্ৰায়াৰ্ছক 5-0 ফলাফলত পৰাস্ত কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰে। সাক্ষী লাভলীনা বৰগোহাঁই, প্ৰীতি পাৱাৰ, প্ৰিয়া ঘনঘাস আৰু যদুমণি সিঙৰ পিছত এইবাৰ কমনৱেলথ গেমছত দেশৰ হকে পদক সুনিশ্চিত কৰা পঞ্চমগৰাকী ভাৰতীয় বক্সাৰ। ইয়াৰ পূৰ্বে গুলবীৰ সিঙে পুৰুষৰ 10,000 মিটাৰ দৌৰত ৰূপৰ পদক অৰ্জন কৰি ইতিহাস ৰচনা কৰে। গুলবীৰ এই শিতানত পদক অৰ্জন কৰা দেশৰ প্ৰথমগৰাকী এথলীট। একেদৰে হৰজিন্দৰ কৌৰে মহিলাৰ ভাৰোত্তোলনৰ 69 কিলোগ্ৰাম ওজন শাখাৰ ৰূপৰ পদক লাভ কৰে। খেলুৱৈগৰাকীয়ে সামগ্ৰিকভাৱে 227 কিলোগ্ৰাম ভাৰোত্তোলন কৰি এই কৃতিত্ব লাভ কৰে। ইয়াকে লৈ ভাৰতে এইবাৰৰ প্ৰতিযোগিতাত এতিয়ালৈকে 2টা সোণ, 7টা ৰূপ আৰু 3টা ব্ৰঞ্জসহ মুঠ 12টা পদক অৰ্জন কৰিছে। লোকসভাত আজি লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 গৃহীত হয়। ৰাজ্যসভাই আজি ৰাষ্ট্ৰীয় সন্মান অপমান প্ৰতিৰোধী সংশোধনী বিধেয়ক 2026 গ্ৰহণ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি অসমৰ কেইবাটাও ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপন আৰু সাহায্য প্ৰদান প্ৰক্ৰিয়াৰ বুজ লয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে মাদক দ্ৰব্যৰ অপব্যৱহাৰ বৃদ্ধি 100 সপ্তাহজোৰা বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ সংকল্প অভিযান মুকলি কৰিব আৰু গ্লাছকোত অনুষ্ঠিত কমনৱেলথ গেমছৰ বক্সিঙত আজি মহিলাৰ 51 কিলোগ্ৰাম ওজন শাখাত ভাৰতৰ সাক্ষী চৌধুৰীয়ে ছেমিফাইনেলত প্ৰৱেশ কৰে।
3: বাতৰিৰ পাছতে পুনৰ উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো জুবিন গাৰ্গৰ কণ্ঠত দুটি সুমধুৰ গীত।

প্ৰিয় শ্ৰোতা, জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে। খন্তেক পাছতে গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছ 2026ৰ সংক্ষিপ্ত বিৱৰণী শুনিবলৈ পাব। ৰিলে কৰি শুনোৱা হ'ব দিল্লী কেন্দ্ৰৰ পৰা।

কাৰিকৰী বিজুতিৰ বাবে অনুষ্ঠানটি প্ৰচাৰ কৰিব পৰা নগ'ল, তাৰ বাবে আমি দুঃখিত। প্ৰশ্ৰোতা, এতিয়া আগবঢ়াইছো সফল ভাৰতীয় সফল অসমীয়া শীৰ্ষক কুইজৰ পৰিচালক দিলীপ কুমাৰ শৰ্মা। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিছে মৃতুমণি চেতিয়া, ৰিপুঞ্জয় কলিতা, চুম্পি দাস, অংকিতা ভট্টাচাৰ্য, কল্পনা দাস আৰু কংকনা গোস্বামী। অনুষ্ঠানটিৰ আঁত ধৰিব স্নেহা পাঠকে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

0: নমস্কাৰ, আকাশবাণীৰ সমূহ শ্ৰোতাকে যুৱবাণী কুইজৰ আজিৰ এই খণ্ডটিলৈ মই স্নেহা পাঠকে আদৰণি জনাইছো। প্ৰিয় শ্ৰোতা, আমাৰ সমাজত এনে বহুতো ব্যক্তি আছে যিয়ে বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰি আহিছে তথা শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ সক্ষম হৈছে। আমাৰ অসমৰ লগতে ভাৰতৰ বহুতো এনে ব্যক্তি আছে যিয়ে আমাৰ দেশৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। এনে ব্যক্তিসকলৰ জীৱন উদযাপন কৰাৰ লগতে তেওঁলোকৰ জীৱনৰ পৰা বহুতো কথা শিকাৰ থল নিশ্চয় আছে। গতিকে প্ৰিয় শ্ৰোতা, আজি আমাৰ এই কুইজ প্ৰতিযোগিতাখনৰ বিষয় হিচাপে আমি বাছি লৈছো সফল ভাৰতীয় সফল অসমীয়া এই বিষয়টিক। আৰু এই কুইজখন পৰিচালনা কৰিবলৈ আমি আমন্ত্ৰণ জনাই আনিছো কুইজ পৰিচালক দিলীপ কুমাৰ শৰ্মা ডাঙৰীয়া।
1: নমস্কাৰ,
0: আপোনাক অনুষ্ঠানলৈ আদৰণি জনাইছো।
1: ধন্যবাদ। আমি আকৌ যুৱবাণী মজিয়ালৈ আহিলো। আজি নতুন কেইগৰাকীমান প্ৰতিযোগী পালো, ছগৰাকী।
0: হয়, তেওঁলোকক চিনাকি কৰাই দিওঁ,
1: তেওঁলোকক আদৰণি জনালো তুমি জনোৱাৰ আগতে।
0: হয়, নিশ্চয়। আমাৰ সৈতে আজি তিনিটা দল আছে, অৰ্থাৎ ছগৰাকী প্ৰতিযোগী আছে, আৰু এই তিনিটা দলকে আমি ক, খ আৰু গ হিচাপে ভাগ কৰি লৈছো। প্ৰথমে আমি আহিছো ক দলৰ ওচৰলৈ। ক দলত আছে,
2: নমস্কাৰ, মোৰ নাম শ্ৰী অংকিতা ভাস্কৰ্য, মোৰ ঘৰ নগাঁৱত।
3: নমস্কাৰ, মোৰ নাম চুম্পী দাস, মোৰ ঘৰ গুৱাহাটী।
0: এবাৰ আমি আহিছো খ দলৰ ওচৰলৈ। খ দলত আছে,
4: নমস্কাৰ, মোৰ নাম কল্পনা দাস, মোৰ ঘৰ গুৱাহাটী।
5: নমস্কাৰ, মোৰ নাম কংকনা গোস্বামী, মোৰ ঘৰ আঠগাঁও।
0: আৰু শেষত আমি আহিছো গ দলৰ ওচৰলৈ। গ দলত আছে,
6: নমস্কাৰ, মই ৰিপুঞ্জয় কলিতা, মই কটন বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰথম ষাণ্মাসিকৰ ছাত্ৰ।
7: নমস্কাৰ, মোৰ নাম শ্ৰী মিতুমণি চেতিয়া, মই কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ ছাত্ৰ।
0: আটাইকেইটি দলকে আমি শুভেচ্ছা জ্ঞাপন কৰিছো আজিৰ কুইজ প্ৰতিযোগিতাৰ বাবে। আৰু কুইজ পৰিচালকৰ ওচৰলৈ আহিছো, আমি কুইজখন নিশ্চয় আৰম্ভ কৰিম।
1: নিশ্চয় পাৰো, নিশ্চয় পাৰো। প্ৰথমতে কুইজৰ নিয়ম এটা থাকে, তোমালোকে জানাই চাগে, একেবাৰে সহজ নিয়ম, প্ৰতিটো শুদ্ধ উত্তৰৰ বাবে দহ নম্বৰকে, বাগৰি গ'লে দহ, পোনপটীয়া হ'লেও দহ নম্বৰ। হ'ব, আমি আৰম্ভ কৰিব পাৰোঁ তেন্তে। তাৰ কেইটি দললৈ শুভেচ্ছা জনালোঁ। প্ৰথমে আমি যাম ক দললৈ। আমি এটা গানেৰে আৰম্ভ কৰোঁ, যিহেতু আজি বিষয়টো হ'ল সফল ভাৰতীয় সফল অসমীয়া। আমি এটা গানেৰে আৰম্ভ কৰিম, গানটো অকণমান শুনি লওঁ, তাৰপিছত আমি প্ৰশ্নটো কৰিম।

0: সাৰে জাহাজে আচ্ছা আমি শুনিলো, লিখক কোন জানে চাগে, কোন মহম্মদ ইকবাল, মহম্মদ ইকবালৰ অমৰ সৃষ্টি। এই যিটো গান শুনিলো, এই গুলিস্তা হামাৰা বুলি এখন চিনেমা আছে, তাত আছে তাৰ গান। যি নহওক, 1984 চনত কোনে এজন বিশেষ ব্যক্তিয়ে সোধা প্ৰশ্নৰ উত্তৰত কৈছিল সাৰে জাহাজে আচ্ছা হিন্দুস্তা হামাৰা, এই বুলি উত্তৰটো দিছিল। তেওঁ সুধিছিল কিবা এটা প্ৰশ্ন, উত্তৰটো দিছিল সাৰে জাহাজে আচ্ছা হিন্দুস্তা হামাৰা, আৰু চনটো আছিল 1984 চন। তেওঁ বেলেগ ঠাইৰ পৰা কৈছিল, পৃথিৱীৰ পৰা কোৱা নাছিল। গতিকে কদল কোনে প্ৰশ্নটোৰ উত্তৰত সেইদৰে কৈছিল, তেওঁ পৃথিৱীৰ পৰা কোৱা নাছিল, তেওঁ বেলেগৰ পৰা কৈছিল। গতিকে কোন হ'ব পাৰে 84 চন? তেওঁ কিবা এটা কৰা প্ৰথমগৰাকী ভাৰতীয়, চৰ্চাত আহিছিল কেইদিনমান আগতে। কদললৈ যদি পাছ কৰে যাব পাৰোঁ, খদললৈ যাওঁ, ঠিক আছে। খদল
1: ৰাকেশ শৰ্মা,
0: একেবাৰে শুদ্ধ উত্তৰ। ৰাকেশ শৰ্মাক যেতিয়া ইন্দিৰা গান্ধীয়ে সুধিছিল যে মহাকাশৰ পৰা পৃথিৱীখন কেনেকুৱা দেখি, তেওঁ কৈছে যে সাৰে জাহাজত চা হিন্দুস্তান হামাৰ, বৰ ভাল উত্তৰ। খদলে 10 নম্বৰ লাভ কৰিছে। এইবাৰ আমি যাম খদললৈ পোনপটীয়া প্ৰশ্ন। মই 4 গৰাকী মানুহৰ নাম ক'ম, তেওঁলোকৰ মাজত সম্পৰ্ক স্থাপন কৰিব লাগে। ৰতন টাটা 2021, তপন শইকীয়া 2022, ৰঞ্জন গগৈ 2023, আৰু ৰাণা প্ৰতাপ কলিতা 2024। এই 4গৰাকী ব্যক্তিৰ মাজত কি সম্পৰ্ক স্থাপন কৰিব পাৰি? তেওঁলোক মানুহ সেইটো ক'লে নহ'ব কিন্তু। অসম বৈভৱ পোৱা তেওঁলোক, তুমি ক'ব খুজিছা তেওঁলোকে অসম বৈভৱ পাইছে, অসম চৰকাৰে দিয়া সৰ্বোচ্চ অসামৰিক সন্মান, একেবাৰে শুদ্ধ উত্তৰ। অসম বৈভৱ এতিয়ালৈ 4গৰাকী ব্যক্তি পাইছে, তেওঁলোক এই 4গৰাকী। খদলে আকৌ 10 নম্বৰ পালে। এবাৰ আমি গ দললৈ আহিম। খেল ভাল পোৱা? কি খেল ভাল পোৱা? ফুটবল, ঠিক আছে। মই প্ৰশ্নটো কওঁ, স্বাধীনতাৰ পিছত ভাৰতে প্ৰথমবাৰ অলিম্পিক গেমছত অংশগ্ৰহণ কৰিছিল লণ্ডনত 1948 চনত। সেইবাৰ যিটো ফুটবল দলে খেলিছিল তাৰ অধিনায়ক আছিল এইজন ব্যক্তি। তেখেতৰ নামত কটন কলেজত, গুৱাহাটী কটন কলেজত এটা ইনডোৰ ষ্টেডিয়াম আছে। তেখেতৰ নামত নাগালেণ্ড চৰকাৰে এটা বঁটা দিয়ে। সেই বঁটাটো পোৱা প্ৰথমগৰাকী খেলুৱৈ হ'ল চক্ৰভলু চৰু। এতিয়া মোক ক'ব লাগে এই ব্যক্তিগৰাকী কোন যিয়ে ভাৰতীয় ফুটবল দলটোক নেতৃত্ব দিছিল।
2: ডাক্টৰ তালিমেৰণ আও।
0: তালিমেৰণ আও, একেবাৰে শুদ্ধ উত্তৰ। তেওঁ কটন কলেজৰ ছাত্ৰ আছিল। গদলে 10 নম্বৰ পাইছে। এবাৰ আকৌ গদলৰ প্ৰশ্ন, আমি এবাৰ ওলোটাকৈ যাম। ভাৰতৰ এটা প্ৰখ্যাত কোম্পানীৰ এখেত প্ৰতিষ্ঠাপক, এইজন ব্যক্তিৰ বিষয়ে হেমিছ মেকডোনাল্ড, তেখেতে এখন গ্ৰন্থ লিখিছিল, গ্ৰন্থখনৰ নাম হ'ল দি পলিয়েষ্টাৰ প্ৰিন্স। মণিৰত্নম বুলি এগৰাকী পৰিচালক আছিল, চিনেমা পৰিচালক, তেওঁৰ এখন চিনেমা আছিল গুৰু, গুৰু নামৰ চিনেমাখন। গুৰু নামৰ চিনেমাখনো এখেতৰ জীৱনৰ আধাৰিতে বুলি কোৱা হয়। মণিৰত্নমে কৈছে নহয়, কিন্তু কোৱা হয় যে এখেতৰ জীৱনৰ আধাৰতে গুৰু নামৰ চিনেমাখন নিৰ্মাণ কৰা হৈছিল। 1958 চনত তেখেতৰ কোম্পানীটো প্ৰতিষ্ঠা কৰিছিল। এতিয়া ক'ব লাগে মানুহজনৰ নাম কি, বিখ্যাত ব্যক্তি, উদ্যোগ ক্ষেত্ৰ, আমি নামটো সকলোৱে জানো। আহোঁ খদল, পলিয়েষ্টাৰ প্ৰিন্স, সেইটো ভাবিলে উত্তৰটো সহজ। খৰগ, ৰতন দাতা নহয়, কদল। তেখেতৰ বিষয়ে এখন লিখা গ্ৰন্থ দি পলিয়েষ্টাৰ প্ৰিন্স। তেখেত এটা বিখ্যাত কোম্পানীৰ প্ৰতিষ্ঠাপক, তেখেতৰ দুজন ল'ৰা আছে, দুইজনে বিখ্যাত। মোক ক'ব লাগে মানুহজনৰ নামটো কি, কোৱা। আদানী গ্ৰুপ নহয়, আদানীয়ে আৰে আৰম্ভ হোৱা, তেখেত হ'ল ধীৰুভাই আম্বানী। ধীৰুভাই আম্বানী, ধীৰজলাল হীৰাচান্দ আম্বানী, তেওঁ পুৰ নামটো, তেওঁ ধীৰুভাই আম্বানী বা ধীৰু আম্বানী বুলিও জনা যায়। এবাৰ আমি খ দললৈ আহিম, এটা প্ৰশ্ন। তেখেত হ'ল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমগৰাকী অসমীয়া। 1961 চনৰ 3 জানুৱাৰীৰ পৰা 29 জুনলৈ তেখেত এই পদটোত আছিল। অলকালৈ চিঠি, অৰুণালৈ চিঠি, যৎকিঞ্চিত তেখেতৰ গ্ৰন্থ, তেখেতে লিখা গ্ৰন্থ। তেখেতৰ পুত্ৰই 2023 চনৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। মোক ক'ব লাগে ন্যায়াধীশগৰাকীৰ নাম কি, পুত্ৰৰ নামটো নালাগে মোক, ন্যায়াধীশগৰাকীৰ নাম লাগে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা সফল অসমীয়াগৰাকী গুণ। অলকালৈ চিঠি অতি বিখ্যাত। কদলৈ যাম, কদল, আমি সময় নষ্ট নকৰোঁ, গদল,
2: তেখেত ডক্টর প্রণবজ্যোতি বৰুৱাৰ পিতৃ হলিৰাম বৰুৱা।
0: হলিৰাম বৰুৱা নম্বৰটো দিবলৈ অসুবিধা হব, বৰুৱা নহয় অৰ্থনীতিবিদ নেটফি বুলি এটা সংস্থা আছে জানা চাগে, নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট ফিনান্স কৰ্পৰেচন লিমিটেড, মুখ্য কাৰ্যালয় গুৱাহাটীত আছে। তেওঁ আছিল এইগৰাকী ব্যক্তি আছিল এই নেটফিৰ প্ৰতিষ্ঠাপক পৰিচালন সঞ্চালক চি এম ডি, গ্লোবেল ট্ৰাষ্ট নামৰ বেংকটোতো প্ৰতিষ্ঠাৰ সৈতে জড়িত। তেওঁ এছিয়ান ডেভেলপমেণ্ট বেংকৰো প্ৰশাসনীয় সঞ্চালক হিচাপে আছিল। তেওঁ সেই হিচাপে অৱসৰ লৈছিল। ক'ব লাগে তেখেত কোন, নেটফিৰ প্ৰথমগৰাকী চি এম ডি, বিখ্যাত অৰ্থনীতিবিদ, তেওঁ অসম চৰকাৰৰ অৰ্থনৈতিক উপদেষ্টাও আছিল মুখ্যমন্ত্ৰীৰ, বিখ্যাত অৰ্থনীতিবিদ। আমি আকৌ ক দললৈ আহিম, গ দল খ দল অঁ তেখেতৰ নাম হ'ল, মই উত্তৰটো কৈ দিছোঁ, ডক্টৰ জয়ন্ত মাধৱ ছাৰ। আমাৰ প্ৰথম ঘূৰণ ইমানতে অন্ত হ'ল, এতিয়া স্নেহাই আমাক কোনে কিমান নম্বৰ পালে কৈ দিব।
1: প্ৰিয় শ্ৰোতা, প্ৰথমটি ঘূৰণ ইমানতে শেষ হৈছে। এই ঘূৰণৰ অন্তত দলসমূহে লাভ কৰা নম্বৰসমূহ এনেধৰণৰ, ক দলে বৰ্তমানলৈ কোনো নম্বৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই যদিও পৰৱৰ্তী ঘূৰণসমূহত তেওঁলোকে নিশ্চয় সফলতা লাভ কৰিব বুলি আশা কৰিব পাৰি। খ দলে লাভ কৰিছে 20 নম্বৰ আৰু গ দলে লাভ কৰিছে 10 নম্বৰ।
0: এতিয়ালৈ আগবাঢ়ি আছে খ দল 20 নম্বৰ হ'ব, বহুত ৰাউণ্ড আছে। আমি এটা গান শুনো, আমি গুৱাহাটী অনাতা কেন্দ্ৰত আছোঁ, গতিকে গুৱাহাটী অনাতা কেন্দ্ৰৰ যিবোৰ গান সমন্ত সংগীত বৰ ধুনীয়া, এটা আমি সমন্ত সংগীতৰ প্ৰথম

0: ভাষা। গানটো শুনিলো, হিংসা চিকমিক চোকাতৰাল, বৰ ধুনীয়া গান। যিগৰাকীয়ে লিখিছে তেওঁ বিখ্যাত গীতিকাৰ, তেখেতে সাহিত্য একাডেমী বঁটা পাইছিল 1993 চনত। গ্ৰন্থখন আছিল মোৰ যে কিমান হেঁপাহ। তেখেতৰ কন্যাও গায়িকা। এতিয়া মোক ক'ব লাগে এই গীতটোৰ ৰচকগৰাকী কোন?
1: কেশৱ মহন্ত।
0: অহ, একেবাৰে শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিছে ক দলে। কেশৱ মহন্ত অসমীয়া বিখ্যাত গীতিকাৰসকলৰ অন্যতম। এবাৰ খ দললৈ আহিব। আমি খ দলৰ প্ৰশ্ন, 2002-2007 চনলৈ তেখেত সৰ্বোচ্চ পদত আছিল। তেখেতৰ নামেৰে ভাৰতৰ সংহত পৰীক্ষণস্থলী বা ইণ্টিগ্ৰেটেড যিটো পৰীক্ষণস্থলী আছে উৰিষ্যাত, সেইটো যিটো দ্বীপত আছে হুইলাৰ দ্বীপ, সেই দ্বীপটোৰ নামকৰণ কৰা হৈছে এইগৰাকী ব্যক্তিৰ নামেৰে। উইংস অফ ফায়াৰ তেখেতৰ আত্মজীৱনী, লগত আছে অৰুণ তিৱাৰীয়ে লিখাত সহায় কৰিছে। মোক ক'ব লাগে এই বিখ্যাত ভাৰতীয় গৰাকী কোন? একেবাৰে শুদ্ধ উত্তৰ, ডক্টৰ এ পি জে আব্দুল কালাম, পিপুলছ প্ৰেচিডেণ্ট, মানুহৰ ৰাষ্ট্ৰপতি। বৰ ভাল উত্তৰ, 10 নম্বৰ পাইছে খ দলে। এইবাৰ প্ৰশ্ন আহিব গ দললৈ। এজন মানুহৰ বিষয়ে ক'ম, ভাৰতীয়, তেখেতৰ পত্নীও সমানে বিখ্যাত। এই মানুহজন নন্দন নীলেকানি, কৃষ গোপাল কৃষ্ণন, এছ ডি চিবুলাল, কে দীনেশ, এন এছ ৰাঘৱন আৰু অশোক অৰোৰাই মিলি 1981 চনত প্ৰতিষ্ঠা কৰিছিল ইনফোচিছ। ইনফোচিছৰ প্ৰতিষ্ঠাত আছিল এইকেইজনৰ লগত মই যিজনৰ কথা সুধিছোঁ, নাছডক বুলি এটা আমেৰিকাৰ, আমাৰ যেনেকৈ ষ্টক এক্সচেঞ্জ আছে বোম্বে, বম্বে ষ্টক এক্সচেঞ্জ, নাছডক আছে। তাত তালিকাভুক্ত হোৱা প্ৰথমটো ভাৰতীয় কোম্পানী হ'ল ইনফোচিছ। এই ব্যক্তিগৰাকীক টাইম আলোচনীয়ে ভাৰতৰ তথ্য প্ৰযুক্তি বিদ্যা জগতৰ জনক বুলি অভিহিত কৰিছিল। মোক ক'ব লাগে তেখেতৰ নামটো কি?
2: নাৰায়ণমূৰ্তি।
0: এম আৰ নাৰায়ণমূৰ্তি মই ধৰিছোঁ শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিছে গ্ৰুপ নাম্বাৰ গয়। এইবাৰ আকৌ আমি এটা গান শুনিম, তোমালোকে গানটো শুনি লোৱা, তাৰপিছত মই প্ৰশ্নটো কৰিম।

0: হইলা
1: বিখ্যাত অসমীয়া গীত,
0: এই গীতটো যিজন স্ৰষ্টা সংগীত পৰিচালকে পৰিচালনা কৰা প্ৰথমখন অসমীয়া চিনেমাৰ আঁৰৰ ব্যক্তি
1: তেখেত।
0: তেখেতে লিখা প্ৰথমখন নাটক তেখেতৰ মাতৃদেৱীৰ নামত উৎসৰ্গা কৰিছিল। নাটকখনৰ আকৌ প্ৰথম নামটো আছিল দানৱ নন্দিনী। এতিয়া মোক ক'ব লাগে ব্যক্তিগৰাকী কোন আৰু নাটকখনৰ বৰ্তমানৰ নামটো কি। এই গীতটো যিয়ে লিখিছে তেখেতে লিখা প্ৰথমখন নাটক তেখেতৰ মাতৃদেৱীৰ নামত উৎসৰ্গা কৰিছিল। এতিয়া ক'ব লাগে গীতটোৰ ৰচনাকাৰ আৰু নাটকখনৰ নাম কি, যিখন নাটকৰ নাম আগত আছিল দানৱ নন্দিনী।
2: জ্যোতিভূষণ আগৰৱালা প্ৰথম খণ্ডৰ
0: উত্তৰ আৰু দ্বিতীয় খণ্ডত
2: শোণিতকুঁৱৰী।
0: হয়, একেবাৰে শুদ্ধ উত্তৰ, বৰ ভাল উত্তৰ। আৰু জ্যোতিভূষণ আগৰৱালা আৰু শোণিতকুঁৱৰী 10 নম্বৰ লাভ কৰিলে তাৰ বাবে গুপ্তাম্বাৰ গয়। এইবাৰ আমি যাম খ দললৈ। মোৰ ভাল লগা অৱস্থা এজন অসমীয়া মানুহৰ বিষয়ে, তেখেত এগৰাকী জীৱবিজ্ঞানী মূলতঃ। 2024 চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ডেভিড বেকাৰলৈ আগবঢ়াৰ সময়ত এই মানুহজনৰ চৰ্চা হৈছিল খুব অসমত। তেখেতৰ প্ৰথমখন গ্ৰন্থ হ'ল ধূসৰ তাত সংহত শ্ৰৱণ, খুব বিখ্যাত নহ'ল। তেখেতৰ দ্বিতীয়খন গ্ৰন্থ খুব বিখ্যাত হ'ল, সেইখন আকাশবাণী গুৱাহাটী কেন্দ্ৰত কথা শিল্প অনুষ্ঠানত ইতিমধ্যে পাঠ হৈ গ'ল। এতিয়া মোক ক'ব লাগে ব্যক্তিগৰাকী কোন আৰু গ্ৰন্থখনৰ নাম কি।
3: ব্যক্তিগৰাকী হৈছে ডক্টৰ ৰুবুল মাও আৰু গ্ৰন্থখন হৈছে মোৰো এটা সপোন আছে।
0: আৰু তোমাৰ সপোন আছে, ভাল কথা। আগৰ শুদ্ধ উত্তৰ ৰুবুল মাও আৰু মোৰো এটা সপোন আছে। তোমালোকৰ ৰেডিঅ' শুনা, পঢ়া, চকু কাণ খোলা আছে, বৰ ভাল লাগিল। এইবাৰ আমি আহিম ক দললৈ। অলিম্পিকত বক্সিঙত পদক জয় কৰা তেখেত হ'ল তৃতীয়গৰাকী ভাৰতীয়। তাৰ আগতে দুগৰাকী হৈছে, এখেত হ'ল তৃতীয়গৰাকী। আচৰিত ধৰণে তেখেত নিজ ৰাজ্যৰ, যিখন ৰাজ্যৰ তেখেত, অৰ্জুন বঁটা লাভ কৰা ষষ্ঠগৰাকী খেলুৱৈ। আৰু এটা মই কৈ দিছোঁ, অলিম্পিকত পদক লাভ কৰা তেওঁৰ ৰাজ্য, তেওঁ য'ত জন্মগ্ৰহণ কৰিছিল তেখেতৰ সেই ৰাজ্যখনৰ প্ৰথমগৰাকী খেলুৱৈ। এতিয়া মোক ক'ব লাগে খেলুৱৈগৰাকী কোন। অলিম্পিকৰ বক্সিঙত পদক লাভ কৰা তৃতীয়গৰাকী ভাৰতীয়, ৰাজ্যখনৰ পৰা অলিম্পিকত পদক পোৱা তেওঁ যিখন ৰাজ্যৰ প্ৰথমগৰাকী, আৰু সেই ৰাজ্যখনৰ অৰ্জুন বঁটা পোৱা তেওঁ ষষ্ঠগৰাকী। এতিয়া মোক ক'ব লাগে খেলুৱৈগৰাকী কোন।
4: লাভলীনা বৰগোহাঁই।
0: একেবাৰে শুদ্ধতে লাভলীনা বৰগোহাঁই, তেখেতৰ লাভলীনা বৰগোহাঁই। গ দলে আকৌ 10 নম্বৰ পাইছে। এইবাৰ ক দলে আকৌ পোনপটীয়া প্ৰশ্ন। মই কেইখনমান কিতাপ আৰু মানুহজনৰ বিষয়ে অলপ তথ্য ক'ম, তেখেতৰ নামটো ক'ব লাগে। জ্যোতিপুঞ্জ, লেটাৰ্ছ টু মাদাৰ, লেটাৰ্ছ টু ছেল্ফ, প্ৰেম তীৰ্থ, ছ'চিয়েল হাৰ্মনি, এক্সামছ ৱাৰিয়াৰ্ছ আদি তেখেতে লিখা গ্ৰন্থ। 2014 চনৰ 2 অক্টোবৰত তেখেতে নতুন দিল্লীৰ ৰাজঘাটৰ পৰা স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিল। তেখেতে বহুত বঁটা লাভ কৰিছে, সন্মান লাভ কৰিছে। শেহতীয়াকৈ যিটো সন্মান লাভ কৰিলে, সেইটো নামিবিয়াৰ অৰ্ডাৰ অফ ৱেলুচিয়া। মোক ক'ব লাগে ব্যক্তিজন কোন। শেহতীয়া বঁটা হ'ল নামিবিয়াৰ অৰ্ডাৰ অফ ৱেলুচিয়া। মোক ক'লে ব্যক্তিগৰাকী কোন। তেখেতৰ মাতটো আমি ৰেডিঅ'ত এমাহৰ মূৰে মূৰে শুনো, বিশেষভাৱে সদায় শুনো কিন্তু বিশেষভাৱে শুনো এমাহৰ মূৰে মূৰে। খদল
3: নৰেন্দ্ৰ মোদী,
0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেখেতৰ মন কী বাত এমাহৰ মূৰে মূৰে হয় নহয়। শুদ্ধ উত্তৰ খদলে আকৌ 10 নম্বৰ পাইছে। এবাৰ আকৌ খদলৰ প্ৰশ্ন। এবাৰ তোমালোকক আকৌ এটা গান শুনাওঁ, তোমাৰ গান এটা কি হয় চাই লওঁ, তাৰপিছত আমি প্ৰশ্ন কৰিম। এইজন মানুহক বাদ দি কুইজ কৰা দিগদাৰ, গানটো শুনি লওঁ।

0: অবশ্যই কণ্ঠটোকা
1: ভূপেন্দা
0: ইনো এই গায়কজনে অভিনয় কৰিছিল, তেখেতে অভিনয় কৰা প্ৰথমখন চিনেমাৰ নাম প্ৰশ্নৰ এটা ভাগ, আৰু দুই নম্বৰ ভাগটো হ'ল যিগৰাকী লিখিছে, যিগৰাকী গানটো লিখিছে তেখেতে হ'ল এগৰাকী পাটস্মৰণীয় অসমীয়া। তেখেতৰ আত্মজীৱনীখনৰ নাম কি, যিগৰাকী গীতিকাৰৰগৰাকীৰ আত্মজীৱনীখনৰ নাম কি, আৰু গায়কজনে অভিনয় কৰা প্ৰথমখন চিনেমাৰ নাম কি? এটা দিলে বেয়া হ'ব, কোনোবাই দুইটা দিলে তেওঁলোকে নম্বৰ পাব, যদি এটা দিয়ে যদি কোনো নিদিয়ে তেতিয়াহ'লে পাব পাৰা, আৰু যদি কোনোবাই উত্তৰটো দিয়ে তেতিয়া দুইটা তেওঁলোকে নম্বৰটো পাব। মই কৈ দিলোঁ নহয় এৰাবাটৰবোৰ গদললৈ আহিছোঁ।
2: অভিনয় কৰা প্ৰথমখন চিনেমা জয়মতী,
0: জয়মতী মানুহজন কোন?
2: মানুহজন ভূপেন হাজৰিকা।
0: জয়মতী অভিনয় কৰিছিল, আৰু গীতিকাৰগৰাকী
2: লক্ষ্মীনাথ বেজবৰুৱা, তেওঁৰ
0: আত্মজীৱনীখন
2: মোৰ জীৱন খোৱা।
0: আমি আধা উত্তৰ পাইছোঁ, আমি ক দললৈ আহিম, যদি তেওঁলোকে উত্তৰ শুদ্ধ দিয়ে তেওঁলোকে নম্বৰ পাব, আৰু নহ'লে তেওঁলোকে পাঁচ নম্বৰ পাব। ক দল
1: আত্মজীৱনীখনৰ নাম মোৰ জীৱন সোঁৱৰণ,
0: মোৰ জীৱন সোঁৱৰণ। আৰু ভূপেন নাই অভিনয় কৰা প্ৰথমখন চিনেমাৰ নাম কি? অসমীয়া চিনেমাই হ'ব,
1: ককাদেউতা।
0: নহয়, মই পাঁচ নম্বৰ গদলক দিছোঁ, আৰু তেওঁলোকে আগতে মোৰ জীৱন সোঁৱৰণটো উত্তৰ দিছে। ইন্দ্ৰমালতী, ইন্দ্ৰমালতী বিশ্ববিজয়ী নজোৱান গানটো গাইছিল যে, সেই গানটো ইন্দ্ৰমালতী, জয়মতীত তেখেত নাছিল। তেওঁক আমি আকৌ এবাৰ আহিছোঁ গদললৈ। গদলৰ প্ৰশ্ন, 26 নৱেম্বৰত আমাৰ দেশত ৰাষ্ট্ৰীয় দুগ্ধ দিৱস পালন কৰা হয় মিল্ক ডে। এই দিৱসটো ভাৰতৰ দুগ্ধ মানৱ বুলি জনাজাত ব্যক্তিগৰাকীৰ জন্মদিৱসৰ দিনা পালন কৰা হয়। এই ব্যক্তিজনে ভাৰতত আমাৰ দেশত শ্বেত বিপ্লৱ হোৱাইট ৰিভলিউশ্যনৰ ক্ষেত্ৰত অভাৱনীয় অবিস্মৰণীয় অৱদান আগবঢ়াই গৈছে। মন্থন নামৰ চিনেমা এখন আছে শ্যাম বেনেগলৰ, সেইখনৰ কাহিনী তেখেতে আৰম্ভ কৰা শ্বেত বিপ্লৱক আধাৰ কৰি নিৰ্মাণ কৰা। এতিয়া ক'ব লাগে ব্যক্তিগৰাকী কোন?
2: ভাৰ্গিছ কুৰিয়ান।
0: তেখেত হ'ল ভাৰ্গিছ কুৰিয়ান। 10 নম্বৰ লাভ কৰিছে গ দলে। আমাৰ দ্বিতীয় ঘূৰণ নিৰ্মাণতে শেষ হ'ল, এইবাৰ স্থায়ী নম্বৰসমূহ কৈ দিব।
1: দ্বিতীয়টি ঘূৰণৰ অন্তত গ দলে মুঠ 55 নম্বৰেৰে আগবাঢ়ি আছে, খ দলে লাভ কৰিছে 50 নম্বৰ, আৰু ক দলে বৰ্তমানলৈ 10 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে।
0: ক দলে নিশ্চয় নম্বৰ হ'ব, আৰু খ আৰু গৰ মাজত
1: তীব্ৰ
0: প্ৰতিদ্বন্দ্বিতা চলিছে। ঠিক আছে, আমি প্ৰতিদ্বন্দ্বিতা চলি থাকক, বৰ ভাল। আমি আকৌ আৰম্ভ কৰি এবাৰ আকৌ তৃতীয় ঘৰ ক দলৰ পৰা। ক দলৰ প্ৰশ্ন কি আহে চাই লওক। প্ৰথম প্ৰশ্ন, এজন মানুহৰ বিষয়ে, সফল মানুহ, তেখেতৰ আমি মাতটোৰ কাৰণে জানো। মানুহজনৰ এসময়ত নামটো ৰখা হৈছিল ইনকিলাব শ্ৰীবাস্তৱ প্ৰথমতে, পিছত সলনি কৰা হ'ল। তেওঁ অলিভাৰ টুইষ্ট নামৰ এখন উপন্যাস আছে নহয়, লিখক কোন জানা? কোন? অলিভাৰ টুইষ্টৰ চাৰ্লছ ডিকেন্স, হয়নে? অলিভাৰ টুইষ্টৰ আধাৰ নিৰ্মাণ কৰা কিন্তু মুক্তি নোপোৱা অসমীয়া চিনেমা সুন্তিত অভিনয় কৰিছিল। সুন্তিত এই মানুহজনে ভুৱন সোম, শতৰঞ্জ কে খিলাড়ী, লগান, পৰিণীতা পিছৰখন দেই, আৰু যোধা আকবৰ আদি চিনেমাৰ নেপথ্য কণ্ঠ দিছিল, ভইচ অভাৰ কৰিছিল। এতিয়া ক'ব লাগে ব্যক্তিগৰাকী কোন? সুন্তি নামৰ যিখন মুক্তি নোপোৱা অসমীয়া চিনেমাত অভিনয় কৰিছিল সেইগৰাকী বিখ্যাত ব্যক্তিৰ প্ৰথম নামটো আছিল ইনকিলাব শ্ৰীবাস্তৱ। নামটোও সলনি হ'ল, উপাধিটোও সলনি হ'ল। বিখ্যাত মানুহ, ওখ পাখ, মাতটো ডাঙৰ।
1: অমিতাভ বচ্চন।
0: অমিতাভ বচ্চন একেবাৰে শুদ্ধ উত্তৰ। তেখেত হ'ল অমিতাভ বচ্চন, বিগ বি। অমিতাভ নামটো বেলেগ এজনে দিলে, নিত্যানন্দন পণ্টে দিলে, আৰু বচ্চনটো তেওঁলোকে দেউতাকে গ্ৰহণ কৰিলে, শ্ৰীবাস্তৱটো আহিলে। এবাৰ আমি খ দললৈ আহিম। জ্ঞানপীঠ বঁটা জানা, ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান। প্ৰথম লাভ কৰিছিল কোনে জানা? জি শংকৰা কুৰুপ। এতিয়ালৈকে 3গৰাকী অসমীয়াই এই বঁটা পাইছে, কোন কোন জানানে? নামকেইটা কোৱা। ২০০৬ চনত সত্যব্ৰত শাস্ত্ৰী আৰু ২০২৩ চনত ৰামভদ্ৰাচাৰ্য বুলি দুগৰাকী ব্যক্তিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। কি ভাষাত? ভাষাটো লাগে মোক, তেওঁলোকে কি ভাষাত এই দুগৰাকী এতিয়ালৈ পাইছে ভাষাটো? সত্যব্ৰত শাস্ত্ৰী আৰু ৰামভদ্ৰাচাৰ্য, তেওঁৰ আচল নাম হ'ল গিৰিধৰ মিশ্ৰ। ভাষাটো কি হ'ব পাৰে?
1: সংস্কৃত।
0: শাস্ত্ৰীৰ পৰা কৈছা, একেবাৰে শুদ্ধ উত্তৰ। সংস্কৃত ভাষাত এই দুগৰাকী এতিয়ালৈ জ্ঞানপীঠ বঁটা লাভ কৰিছে। খৰলৈ আকৌ 10 নম্বৰ। এবাৰ গ দলৰ প্ৰশ্ন, এজন মানুহৰ বিষয়ে সুধিম, অসমীয়া মানুহ, বৰ ৰহস্যজনক মানুহ। মানুহজনে তেওঁৰ যিটো চিনাকি নাম সেইটো গ্ৰহণ কৰিছিল ৰায়হান শ্বাহ বলে এগৰাকী বিখ্যাত লেখক আছিল অসমীয়া, তেখেতৰ এটা গল্পৰ চৰিত্ৰৰ পৰা গল্প পুথিৰ বাবে সাহিত্য একাডেমী লাভ কৰা অসমীয়া ভাষাত দেই তেখেত হ'ল প্ৰথমগৰাকী ব্যক্তি। তেখেতৰ সাহিত্যিক নামটো আমি তেখেতক কি বুলি জানো, আচলন্ত নহয় তেখেতক আমি কি বুলি জানো? ৰঞ্জু হাজৰিকা সাহিত্য একাডেমী বঁটা পাইছে, শিশু পাইছে, সাহিত্য একাডেমী বঁটা লাভ কৰা নাই। কদল
1: মামনি ৰেশম গোস্বামী
0: নহয়, কদল
1: সৌৰভ
0: কুমাৰ চলিহা আৰু গোলাম সৌৰভ কুমাৰ চলিহা, তেওঁৰ আচলন্তৰ পুৰেন্দ্ৰনাথ মেধি। এইবাৰ গোৱাৰ পৰা আহিব, আমি তাক আকৌ গান শুনিম।

0: চাগে বৰ ভাল গান কাষত কৈছে হালি জালি গায়িকাগৰাকী শ্বিলং গুৱাহাটী অনাতা কেন্দ্ৰৰ প্ৰথমগৰাকী ঘোষক এনাউঞ্চাৰ আছিল তেওঁ অভিনেত্ৰীও তেওঁ অভিনয় কৰে তেখেতৰ জীৱনীমূলক উপন্যাস এখন মামণি শৰ্মা চৰাতিৰ সুৰ তেওঁ ক'ব লাগে গায়িকাগৰাকী কোন তেওঁ অভিনয় কৰে
1: কেইদিনমান আগতে কৈছে
0: এইটো জানা খবৰ নামটো অহা নাই মোৰ ফালে ঠিক আছে আমি খদললৈ যাম নহয় কদল তেখেতৰ যিখন জীৱনীমূলক উপন্যাস কাৰণ মামণি শৰ্মাই লিখিছে চৰাতিৰ সুৰ চৰাতি মানে বাহী কা চৰাতি বুলি এখন চিনেমা আছে নহয় বহুত আগতে ঢুকাল বাইদেউ নহয় উত্তৰটো মই কৈ দিছোঁ তেখেত হ'ল জ্ঞানদকাপতি বাইদেউ জ্ঞানদকাপতি এইবাৰ খদলৈ এই পদটোত এটা পদৰ কথা কৈছোঁ এই পদটোত অধিষ্ঠিত হোৱা প্ৰথমজন ব্যক্তি হ'ল সুকুমাৰ সেন পদটোত অধিষ্ঠিত একমাত্ৰ মহিলাগৰাকী হ'ল ভি এছ ৰামাদেৱী এতিয়ালৈকে এগৰাকী মহিলা এই পদটোত অধিষ্ঠিত হৈছে তেওঁ হ'ল ভি এছ ৰামাদেৱী পদটোৰ শোভাবৰ্ধন কৰা একমাত্ৰ অসমীয়াগৰাকী হ'ল হৰিশংকৰ ব্ৰহ্ম হৰিশংকৰ ব্ৰহ্ম এই পদটোত অধিষ্ঠিত 19 সংখ্যক ব্যক্তি আছিল এতিয়া ক'ব লাগে পদটি কি কোনটো পদত এই কেইগৰাকী মানুহ অধিষ্ঠিত হৈছিল প্ৰথমগৰাকী সুকুমাৰ সেন প্ৰথমগৰাকী মহিলা হ'ল ভি এছ ৰামাদেৱী আৰু প্ৰথমগৰাকী অসমীয়া হ'ল হৰিশংকৰ ব্ৰহ্ম একমাত্ৰ এতিয়ালৈ পাঁচ বছৰৰ মূৰে মূৰে খুব চৰ্চা হয় কদল পদটো কি ক'লে হ'ল
1: প্ৰধানমন্ত্ৰী
0: কেনেকৈ হ'ব হ'ব আমি গদললৈ আহিছোঁ
1: ভাৰতৰ মুখ্য নিৰ্বাচনী বিষয়া
0: নিৰ্বাচন আয়ুক্ত শুদ্ধ উত্তৰ নিৰ্বাচন আয়ুক্ত নহয় নহয় পাইছে গ্ৰুপ নম্বৰ গহে বা আহিম আমি কদল কদলৰ প্ৰশ্ন এজন ব্যক্তিৰ বিষয়ে কওঁ তেখেতৰ নামটো আমি সকলোৱে জানো তেখেত অসমলৈও আহি গৈছে কটন কলেজলৈ আহিছিল তেতিয়াৰ বিশ্ববিদ্যালয় হ'ল 1954 চনত প্ৰথমবাৰ তিনিজন ব্যক্তিক ভাৰতৰত্ন প্ৰদান কৰা হৈছিল আমাৰ দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান নাম তিনিটাৰ প্ৰথমগৰাকী হ'ল চি ৰাজাগোপালাচাৰী চকুৰ ৰাজাগোপালাচাৰী দ্বিতীয়গৰাকী হ'ল সৰ্বেপল্লী ৰাধাকৃষ্ণন আৰু তৃতীয়গৰাকী ব্যক্তি এই যিগৰাকী ব্যক্তিক লাগে মোক তেখেতে 1928 চনৰ 28 ফেব্ৰুৱাৰীত তেওঁ সন্মানিত হোৱা কিবা এটা পৰিঘটনা আৱিষ্কাৰ কৰিছিল 28 চনৰ 28 ফেব্ৰুৱাৰীত তেখেত বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ চায়েন্সৰ প্ৰথমগৰাকী ভাৰতীয় সঞ্চালক 1930 চনত তেখেত কিবা এটা বঁটা পোৱা প্ৰথমগৰাকী ভাৰতীয় বিজ্ঞানী এতিয়া মোক ক'ব লাগে তেখেতৰ নামটো কি
2: চি ভি ৰমন
0: চন্দ্ৰশেখৰ ভেংকট ৰমন একেবাৰে শুদ্ধত্তৰ বিজ্ঞানী চি ভি ৰমন তেখেতৰ যিটো দিন 28 ফেব্ৰুৱাৰীত আমি কি হিচাপে পালন কৰোঁ
1: বিজ্ঞান দিৱস
0: হিচাপে ৰাষ্ট্ৰীয় বিজ্ঞান ৰমন পৰিঘটনা আৱিষ্কাৰ কৰিছিলোঁ তোমালোকে জানা আকৌ এইবাৰ কদলৰ প্ৰশ্ন মই সময় এটা কম মোক ক'ব লাগে প্ৰশ্নটো গম পা 1:49.4 চনটো হ'ল 1964 চন স্থান হ'ল বেংকক কোনজন সফল অসমীয়াৰ সৈতে এই সময়খিনি জড়িত 1:49.4 চনটো হ'ল 1964 চন স্থান হ'ল বেংকক থাইলেণ্ডৰ ৰাজধানী বেংকক কোনজন সফল অসমীয়া আমি তেখেতৰ নামটো জানিবই লাগিব জনা উচিত জড়িত কাৰ লগত জড়িত খৰলৈ যাওঁ তেখেতৰ নামটো ভালকৈ জানো খ
2: ডক্টৰ ভূপেন হাজৰিকা
0: নহয় গড
1: ভোগেশ্বৰ বৰুৱা
0: ভোগেশ্বৰ বৰুৱা অসমৰ প্ৰথমগৰাকী অৰ্জুন বঁটা বিজয়ী তেওঁ এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী অসমীয়া আৰু 800 মিটাৰ দৌৰত তেওঁৰ সময় আছিল 1:49.4 এইবাৰ আমি খদলৰ প্ৰশ্ন এইজন খেলুৱৈ ৰঞ্জিত ট্ৰফি ইৰাণী ট্ৰফি আৰু দুলীপ ট্ৰফি প্ৰথমখন খেলতেই দুলীপৰ অভিষেকতেই 100 ৰাণ কৰিছিল 1989 চনৰ তেওঁ প্ৰথমখন এদিনা খেলিছিল আৰু প্ৰথমখন এদিনা তেওঁ 0 ৰাণত আউট হৈছিল তৃতীয় আম্পায়াৰ থাৰ্ড আম্পায়াৰ থাকে নহয় ক্ৰিকেট তৃতীয় আম্পায়াৰে আউট দিয়া তেখেত প্ৰথমগৰাকী ক্ৰিকেটাৰ বেটছমেন তেখেত ভাৰতৰত্ন পোৱা প্ৰথমগৰাকী খেলুৱৈ ক'ব লাগে খেলুৱৈগৰাকী কোন বিখ্যাত অতি বিখ্যাত
2: কপিল দেৱ
0: নহয়
1: শচীন
0: ৰমেশ তেণ্ডুলকাৰ বাকী নাজানিলেও ভাৰতৰত্ন পোৱা প্ৰথমগৰাকী খেলুৱৈ লগ পাইছে গ্ৰুপ নাম্বাৰ গ এইবাৰ আকৌ আহিল গ দলৰ ভাৰতৰ সেউজ বিপ্লৱৰ জনক বুলি তেখেতক জনা যায় 1987 চনত তেখেত বিশ্ব খাদ্য বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি আছিল 2024 চনত তেওঁ ভাৰতৰত্ন লাভ কৰিছিল এইগৰাকী বিজ্ঞানীক ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আঁচনি UNEPU বুলি এটা সংস্থা আছে না, এই সংস্থাটোৱে ইকনমিক ইকলজিৰ জনক বুলি কৈছিল, ফাদাৰ অফ ইকনমিক ইকলজি, ব্যক্তিগৰাকী কোন ভাৰতত সেউজ বিপ্লৱৰ জনক বুলি কয়, গ্ৰীণ ৰিভলিউচন, ভাৰ্গিছ পুৰিনটো আগতে ক'লো, দুগ্ধ বিপ্লৱ, কদল,
2: এম এছ স্বামীনাথন,
0: একেবাৰে শুদ্ধ উত্তৰ, এম এছ স্বামীনাথন কদলে 10 নম্বৰ লাভ কৰিছে। আমাৰ এই তৃতীয় ঘূৰণটো ইমানতে শেষ হ'ল, এতিয়া স্নেহা আকৌ আমাক নম্বৰখিনি কৈ দিব।
2: তৃতীয় ঘূৰণৰ অন্তত দলসমূহে লাভ কৰা নম্বৰসমূহ এনেধৰণৰ, ক দলে লাভ কৰিছে মুঠ 40 নম্বৰ, খ দলৰ প্ৰাপ্তাংক 70 আৰু গ দলে মুঠ 85 নম্বৰেৰে আগবাঢ়ি আছে।
0: কথা নাই, আৰু আমাৰ ঘূৰণ আছে কেইটামান, আমি আকৌ যাম গ দলৰ পৰা, আকৌ এই ঘূৰণটো আৰম্ভ হ'ব।

0: আছে, তার ভিতরে আর এক হল গিরিশ কার্নাড। তেখেত গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। তেখেতৰ এখন উপন্যাসৰ আধাৰত এখন অসমীয়া চিনেমা অজেয়ও নিৰ্মাণ হৈছে। এনে মোক ক'ব লাগে ব্যক্তিগৰাকী কোন যিয়ে মতি ড্ৰাইভাৰৰ চৰিত্ৰটোত অভিনয় কৰিছিল। তেখেতৰ ভাতৃও সাহিত্য একাডেমী বঁটা লাভ কৰিছে, তেখেতেও পাইছিল।
1: বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য,
0: তুমি নলিন্দ্ৰ ভট্টাচাৰ্যৰ কথা ক'ব খুজিছা নহয়, খদল কদল ৰেডিঅ'ৰ সৈতেও জড়িত, আকাশবাণী গুৱাহাটীৰ সৈতে।
2: তেখেতৰ ভাতৃও কি ক'লে
0: সাহিত্য একাডেমী বঁটা পাইছিল। ভূপেন হাজৰিকাই সাহিত্য একাডেমী বঁটা পোৱা নাই। উত্তৰটো নহয়, মোৰ উত্তৰটো মই ক'লো অৰুণ শৰ্মা ছাৰ। এবাৰ আহিব কালে খদল, খদলৰ প্ৰশ্ন তোমালোকে চিনেমা চোৱা তেতিয়া সহজ হ'ব। তেতিয়াহ'লে 1971 চনত বাংলাদেশৰ স্বাধীনতা যুঁজ হৈছিল, বাংলাদেশ স্বাধীন হৈছিল। সেই সময়ত তেওঁ ভাৰতীয় সেনা বাহিনীৰ মুৰব্বী আছিল, সেনাধ্যক্ষ আছিল। ফিল্ড মাৰ্শাল ৰেংকলৈ প্ৰমোশ্যন পোৱা তেখেতৰ প্ৰথমগৰাকী ভাৰতীয় সেনা বিষয়া। তেখেতৰ জীৱনীমূলক চিনেমাখনত তেখেতৰ চৰিত্ৰটো অভিনয় কৰিছিল বিকি কৌশলে। মোক ক'ব লাগে এই বিখ্যাত ব্যক্তিগৰাকীৰ নাম কি, সেনা বিষয়াগৰাকীৰ নাম কি? নামটো বৰ দীঘল, চুটিকে ক'লেই হ'ব। কদল মানুহৰ কি নাম লাগে, মোক চিনেমাখনৰ নামটো নালাগে। চিনেমাখন যদি চাইছা বা অলপ খবৰ ৰাখিছা, নামটো সহজ, জীৱনীমূলক বিখ্যাত তেখেত মানুহ, সেনা হিচাপে অতি বিখ্যাত। গদল
3: চেম মানেকশ্ব,
0: চেম মানেকশ্ব, চেম বাহাদুৰ আছিলে চিনেমাখন, মই নামটো কৈ নিদিলো সহজ হিচাপে। চেম মানেকশ্ব দৰ্ণৰ লাভ কৰিছে গদলে। এবাৰ কদলৰ প্ৰশ্ন, তেওঁ হ'ল কনিষ্ঠতম আৰু অষ্টাদশগৰাকী বিশ্ব দবা চেম্পিয়নশ্বিপৰ বিজয়ী। ডিনি লিৰেনক পৰাস্ত কৰি তেওঁ এই কিতাপ জয় কৰে। ক'ব লাগে কোন তেখেত, তেখেত কনিষ্ঠতম বিশ্ব দবা চেম্পিয়ন, বেছি দিনৰ ঘটনা নহয়।
2: ডি গুকেশ,
0: ডি গুকেশ, গুকেশ ডুম্বাৰাজু, একেবাৰে শুদ্ধ উত্তৰ। ডি গুকেশ দহ নম্বৰ লাভ কৰিছে ক দলে। এবাৰ আকৌ ক দলৰ প্ৰশ্ন, আমি এটা গান শুনিম, গানটোৰ মতে হ'ব প্ৰশ্ন।

0: শুনিলা সুৰটো কি কিহৰ আধাৰিত বাৰু? গীতটো সুৰটো কি কিহক আধাৰ কৰি ৰচনা কৰা? বিয়া গীত, যি নহয় প্ৰচণ্ড বিয়া গীতৰ লগত জড়িত নহয়। চিনেমাখন গম পাইছে যে একপল, একপল চিনেমাৰ গান, সংগীত পৰিচালনা কাৰ হ'ব গমেই পাইছে, ভূপেন হাজৰিকা তেখেতৰ, আৰু পৰিচালনা আছিল কল্পনা আজমী। চিনেমাখনৰ প্ৰযোজনা কৰিছিল এস্থেটিক ফিল্ম মেকাৰ্ছ, তেওঁলোকৰ বেনাৰত নিৰ্মাণ হৈছিল। যিগৰাকী ব্যক্তিয়ে এই চিনেমাখন প্ৰযোজনা কৰিছিল তেখেতৰ হাৰ্ভাৰ্ডৰ পৰা MBA ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী অসমীয়া, হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ পৰা তেওঁ বিখ্যাত অসমীয়া ব্যৱসায়ী। তেখেতৰ পিতৃয়ে অসমৰ প্ৰথমখন দৈনিক কাকত আৰম্ভ কৰিছিল। তেখেতসকলৰ এটা বিখ্যাত ঘৰ আছে যোৰহাটৰ ফালে, নামটো কৈ দিওঁ, ঠেঙাল ভৱন। এতিয়া ক'ব লাগে যিগৰাকী ব্যক্তিয়ে একপল চিনেমাখন প্ৰযোজনা কৰিছিল সেই বিখ্যাত ব্যৱসায়ীজনৰ নাম কি? তেওঁ ভূপেন্দ্ৰৰ বন্ধু আছিল, চাহ ব্যৱসায়ৰ সৈতে জড়িত। আমি আহোঁ খৰদল,
1: জগন্নাথ বৰুৱা
0: নহয় গদল,
2: প্ৰফুল্ল গোবিন্দ বৰুৱা।
0: প্ৰফুল্ল গোবিন্দ বৰুৱা মানে আমাৰ
2: ৰাধা গোবিন্দ
0: বৰুৱা নহয়, মোৰ উত্তৰটো মই লৈ তেনেহ'লে হেমেন বৰুৱা, হেমেন্দ্ৰ প্ৰসাদ বৰুৱা, বিখ্যাত চাহ ব্যৱসায়ী, প্ৰথমগৰাকী MBA আছিল হাৰ্ভাৰ্ডৰ। এইবাৰ আহিব কালে খৰদললৈ, প্ৰশ্ন অলপ পুৰণা প্ৰশ্ন। স্বাধীনতাৰ পিছত কস্মেটিক্স তোমালোকে ব্যৱহাৰ কৰা চাগে, প্ৰসাধন সামগ্ৰী নামত ভাৰতৰ পৰা বহু ধন ওলাই যায় যোৱাটো দেখি পেলাই, সেই সময়ত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ভাবিলে এইটো বৰ ভাল কথা নহয়। গতিকে এজন ব্যক্তিক তেওঁ অনুৰোধ কৰিলে যে দেশতে মানে ভাৰততে

0: কসমেটিক্স বা পহাৰা সামগ্ৰী প্ৰস্তুত কৰিব নোৱাৰে নেকি? মানুহজনে কথা পৰা যায় চাগে ভাবিলে, আৰু তেওঁৰ অনুৰোধতে জন্ম লাভ কৰিলে লেকমিয়ে। এই মানুহজনে লেকমি জন্ম দিলে বুলি ক'ব পাৰি। তেওঁৰ অধীনৰ কোম্পানীয়ে লেকমি প্ৰস্তুত কৰিলে। যিজন ব্যক্তিয়ে প্ৰসাধান সামগ্ৰী এই গোটেই বজাৰখন ভাৰততো পাৰি এইটো মানে তাৰ প্ৰমাণ কৰিলে, তেওঁ হ'ল ভাৰতৰ অসামৰিক বিমান পৰিবহণ, তেওঁ অসামৰিক বিমান পৰিবহণৰ জনক বুলি জনা যায়। তেওঁ পাইলটো আছিল। এতিয়া ক'ব লাগে মানুহগৰাকী কোন, তেওঁ ভাৰতত্ন লাভ কৰিছে, মানুহগৰাকী কোন? গদল
1: জে আৰ ডি টাটা,
0: একেবাৰে শুদ্ধ উত্তৰ। গদলে বৰ ভাল উত্তৰ এটা দিছে। জে আৰ ডি টাটাই লেকমি আৰম্ভ কৰিছিল এইবাৰ গদলৰ। তিনিগৰাকী মহিলাৰ নাম কম, মহিলা ঠিক নহয় মানে সুন্দৰীৰ নাম কম, তেওঁলোকে মোক প্ৰশ্নটো উত্তৰ দিব লাগে। হাৰনাজ সান্ধু, লাৰা দত্ত আৰু সুস্মিতা সেন, এই তিনিগৰাকী কোনখন প্ৰতিযোগিতাত জয়লাভ কৰা ভাৰতীয়
1: মিছ ইউনিভাৰ্চ?
0: সুন্দৰীৰ কাৰণে বৰ ভালকৈ জানে মিছ ইউনিভাৰ্চ। শুদ্ধ উত্তৰ 10 নম্বৰ লাভ কৰিছে গ দলে। আমাৰ আকৌ গ দলৰ প্ৰশ্ন আকৌ ওলোটাকৈ যাব। তেখেতৰ নাম ভানুমতী আন্না চাহেব ৰাজোপাধ্যায়। জন মেলোৰ সৈতে মিলি 1982 চনৰ এখন চিনেমাৰ তেওঁ বেষ্ট কষ্টিউম ডিজাইন মানে পোচাক পাতিৰ ডিজাইনৰ অস্কাৰ বঁটা লাভ কৰিছিল। এই বঁটা লাভ কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয়। যিখন চিনেমাৰ বাবে তেওঁ অস্কাৰ লাভ কৰিছিল সেইখন চিনেমাৰ নাম ভূমিকাত অভিনয় কৰিছিল বেন কিংছলে বুলি অভিনেতা বেন কিংছলে। আকৌ আচল নাম হ'ল কৃষ্ণ ভাঞ্জী। মোক ক'ব লাগে চিনেমাখনৰ নাম কি?
1: গান্ধী,
0: মহাত্মা গান্ধীৰ বিষয়ে লিখা। একেবাৰে শুদ্ধ উত্তৰ। 10 নম্বৰ লাভ কৰিছে গ্ৰুপ নাম্বাৰ গয়ে, গান্ধী, ৰিচাৰ্চ এটেনবৰৰ চিনেমা গান্ধী। এইবাৰ আকৌ আহিলে আমাৰ খ দল। আকাশবাণী গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত আছো আমি, আৰু আছো ক'ত? যুৱবাণীত। আকাশবাণী গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ যুৱবাণীৰ প্ৰথমগৰাকী প্ৰযোজকৰ বিষয়ে লিখা গ্ৰন্থখন হ'ল এজন বিষণ্ণ ডেকা ল'ৰা। এই বিষণ্ণ ডেকা ল'ৰাজনে লিখা শেষ গ্ৰন্থখন হ'ল একান্ত ব্যক্তিগত। তেওঁ আৰু গ্ৰন্থ নিলিখে বুলি ঘোষণা কৰি দিছে ৰাজহুৱাভাৱে। 1970 চনত প্ৰকাশিত তেওঁৰ অমৰ সৃষ্টি এক বিশেষ ধৰণৰ প্ৰথমখন অসমীয়া উপন্যাস। সেই উপন্যাসখন গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত আমি শুনিবলৈও পাইছোঁ। এতিয়া ক'ব লাগে ব্যক্তিজন কোন আৰু উপন্যাসখন কি? নহয়, আমি ক দললৈ আহিম। অতি বিখ্যাত উপন্যাস, পঢ়িলে এৰিব নোৱাৰা ধৰণৰ।
2: ভানুমতী?
0: নহয়, গ দল।
1: নবীন বৰুৱা
0: আৰু উপন্যাস
1: কলেজ।
0: উপন্যাসখন হ'ল কটন কলেজ আৰু লেখকগৰাকী হ'ল নবীন বৰুৱা। আমি এবাৰ আহিম ক দললৈ। ক দলৰ প্ৰশ্ন বৰ ভাল লগা প্ৰশ্ন, অৰ্থনীতিৰ প্ৰশ্ন। বিখ্যাত মানুহ এজন, মানুহজন বেলেগ ক্ষেত্ৰতে বিখ্যাত, এইটো ক্ষেত্ৰত আমি নাজানো কাৰণে মই বস্তুটো এনেকৈ আনিছোঁ। ভাৰতীয় ৰিজাৰ্ভ বেংক জানো নহয়, আমাৰ বেংকবোৰৰ বেংক, ভাৰতীয় ৰিজাৰ্ভ বেংক, এইগৰাকী ব্যক্তিয়ে লিখা দ্য প্ৰব্লেম অফ ৰুপিজ ইটছ অৰিজিন এণ্ড ইটছ চলিউশ্যন নামৰ এখন গ্ৰন্থ, তাৰ ভিত্তিত স্থাপন কৰা বুলি কোৱা হয়। এই গ্ৰন্থখন হিলটন ইয়ং আয়োগক দিয়া হৈছিল আৰু আয়োগে সেইখন পঢ়ি মেলি তাৰ পৰামৰ্শৰ ভিত্তিতে বেংকটো স্থাপন কৰা হৈছিল। যি পৰামৰ্শ দিলে যে বেংকটো হিলটন ইয়ং আয়োগৰ পৰামৰ্শমতে স্থাপন কৰা হ'ল ৰিজাৰ্ভ বেংক। তেখেত আছিল ভাৰতৰ প্ৰথমগৰাকী আইনমন্ত্ৰী। তেখেতৰ প্ৰকৃত উপাধিটো আছিল চাকপাল। আমি যিটো উপাধিৰে জানো এতিয়া সেইটো উপাধি বেলেগ, প্ৰকৃত উপাধি আছিল চাকপাল। তেখেতৰ আত্মজীৱনীখন একেবাৰে সৰু, 20টা পৃষ্ঠাৰ মাত্ৰ, নাম হ'ল ৱেটিং ফৰ এ ভিছা। পৃষ্ঠা একেবাৰে সৰু, কম 20টা। এতিয়া ক'ব লাগে ব্যক্তিগৰাকী কোন? তেখেত হ'ল প্ৰথমগৰাকী আইনমন্ত্ৰী। তেখেতৰ আত্মজীৱনীমূলক যিখন গ্ৰন্থ ৱেটিং ফৰ এ ভিছা, আমি নামটো সকলোৱে জানো, জানিবই লাগিব। এবাৰ আমি আহিম গ দললৈ।
1: মৌলানা আবুল কালাম আজাদ
0: নহয়, তেখেত আছিল শিক্ষামন্ত্ৰী প্ৰথমগৰাকী খ দল। ৰাজনীতি বিজ্ঞানত লাগেই তেখেতৰ নামটো। উত্তৰ নাহিবই লাগিব। তেখেত হ'ল বি আৰ আম্বেদকাৰ। আমাৰ এই ঘৰতে ইমানতে আহি গ'ল, স্নেহাই আকৌ নম্বৰখিনি কৈ দিব।
2: প্ৰিয়শ্ৰোতা, চতুৰ্থটো ঘূৰণৰ অন্তত দলসমূহে লাভ কৰা নম্বৰসমূহ এনেধৰণৰ। ক দলে লাভ কৰিছে মুঠ 50 নম্বৰ, খ দলে লাভ কৰিছে 70 নম্বৰ আৰু গ দলৰ প্ৰাপ্তাংক 135।
0: গ দলে ইতিমধ্যে 7 ৰাণ কৰিলে, বাকীকেইটা দলেও কৰিব 7 ৰাণ, আৰু এটা ঘূৰণ আছে আমাৰ শেষ ঘূৰণ। আমি এবাৰ আৰম্ভ কৰিম খ দলৰ পৰা, হ'ব? আপত্তি নাই চাগে? আমি এটা গান শুনো, বিখ্যাত অসমীয়া গান

প্ৰিয় শ্ৰোতা, সামৰা হ'ল আজিৰ ভজনৰ অনুষ্ঠানটি। মিডিয়াম 299.9 মিটাৰত এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। এতিয়া খন্তেক পিছতে অৰ্থাৎ 8:45 মিনিটত হিন্দী বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী প্ৰাগ জ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম অফাৰ 299.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিবলৈ লৈছো ৰামধেনু অনুষ্ঠানটি।

খেচুৰা ৰামধেনু অনুষ্ঠানত আজি শুনোৱা হওক জুবিন গাৰ্গৰ কণ্ঠৰ কেইটিমান গীত। প্ৰথমে শুনোৱা হওক ৰোমান্টিক ছংছ অফ জুবিন গাৰ্গ এলবামটিৰ পৰা এটি গীত।

এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া ৱেভৰ 99.9 মিটাৰত 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। প্ৰিয় শ্ৰোতা, আগবঢ়াবলৈ লৈছো শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটি। আজি শাস্ত্ৰীয় সংগীতত আপোনালোকে শুনিবলৈ পাব আলী আকবৰ খানৰ শৰৎ পালন, ৰাগ ৰাগশ্ৰী।

ইমানপুৰৰ শ্ৰোতাসকলে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানটিত আলী আকবৰ খানৰ শৰত বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটী প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, চাওঁতে চাওঁতে আমাৰ সময় শেষ হৈ আহিল, গতিকে আজিৰ অনুষ্ঠানৰ পৰা মই দেৱিকাই বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।